এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰ আব্দৰ শাওন মাহৰ 24 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 10ম দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

0: Championships in Mumbai yesterday, the Indian quartet of Om Sainval, Shamina Riaz, Suraj Kumar Chand and Nirupama Dubey lost the final to Hong Kong, China on game difference after the tie ended 2-2. Despite missing out on gold, a silver medal is India's best ever finish in the team event at the championship. And that is the end of this news bulletin.
1: শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক মুকুতা মালা।
2: ডক্টৰ মহেশ্বৰ নেওগে কৈছিল, সকলো আৰ্টেই সত্য আৰু সৌন্দৰ্যৰ ভিতৰেদি মানৱাত্মাক বিকাশ দিয়ে, জীৱনৰ বাস্তৱ পদাৰ্থবোৰকে নানা ৰূপ দিয়ে। আৰ্ট আমাৰ সৌন্দৰ্যবোধ আৰু আন ভাৱধাৰাৰ আদান প্ৰদানৰ আলম। 64 কলাৰ ভিতৰত ভাস্কৰ্য, স্থাপত্য, চিত্ৰবিদ্যা, সংগীত আৰু কবিতা এই 65টিৰে এটি শ্ৰেণী কৰি সিবোৰক ললিত কলা বা সুকুমাৰ কলা নাম দিয়া হৈছে। কঁহাৰ, কমাৰ, বাঢ়ৈ, তাঁতী আদিৰ কাৰুকাৰ্য নিম্ন শিল্প। ললিত কলা আৰু নিম্ন কলাৰ ভিতৰত পাৰ্থক্য ইমানেই যে নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে, কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰা আমাৰ কাষ চপাই দিয়েহি। ললিত কলা নিমজ, ই আমাৰ দিনটীয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে। কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট, ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে। ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয়। এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে। খনিকৰে বতালি হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে। চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে। শ্ৰীকৃষ্ণই বাঁহীৰ চেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে। এই খনিকৰ, চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি, সি ক্ৰমে বতালি হাতুৰি, লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি। কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই। শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হ'লে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই। সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তন যুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি মহেশ্বৰ নেওগৰ লিখনিৰ পৰা লোৱা হ'ল।

শ্রোতাসকলে আমার অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া আৰম্ভ কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ। আজি শুনাবলৈ লৈছো উস্তাদ বিসমিল্লা খাঁৰ চেন্নাই বাদন, ৰাগ ললিতা।

আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিছমিল্লা খাঁৰ ছেহনাইত ৰাগ ললিত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি পুৱা 7:30 বজাত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 5ম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত পশ্চিম হাতীমুৰিয়াৰ গৰুখুটি অঞ্চলৰ থলিতে পানীবদ্ধ কৰা অনুষ্ঠানত উদীয়মান কৃষক সঞ্জয়নাথৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। লগতে আছে নকুল চন্দ্ৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত। প্ৰযোজনা উৎপল বৰাৰ।

নিশান বাজি 2 মিনিটৰ পৰিয়াল কল্যাণ অনুষ্ঠানত বাহকজনিত ৰোগ, বিশেষকৈ জাপানীজ এনকেফেলাইটিছ ৰোগ আৰু সজাগতা, এই বিষয়ে ডাক্তৰ হেমেন দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 9:30 বজাত ঘন হাজৰিকা ৰচিত নাট জিয়াশিল, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

বিয়লি 5:45 বিদ্যার্থীৰ অনুষ্ঠানত নৱমমানৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ জীৱৰ মৌলিক এককৰ দ্বিতীয় খণ্ড আগবঢ়াব অপৰাজিতা বৰকটকীয়ে। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে আলোচনাত ভাগ ল'ব ডাঃ চন্দন কুমাৰ শৰণীয়া আৰু ডাঃ অলিভা দাসে। আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:55 জ্ঞান বিজ্ঞান, 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাৰ শিল্পী খগেন দত্ত, মামণি শৰ্মা ভট্টাচাৰ্য, জয়ন্ত দাস, দীপ্তিৰাণী পেগু আৰু সদানন্দ গগৈ।

পুৱা 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত, 10:00 হাতে পাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 10:30 প্ৰযোজিত অনুষ্ঠান উমং, পৰাগমালা লাইভ শুনিবলৈ পাব 11:05, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 গীত আৰু গজল

পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খেয়াল ৰাগ ভীমপলাচী শুনিবলৈ পাব। 1:50 গোলোক চন্দ্ৰ নাথৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ভোগেশ্বৰ তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: জ্ঞান বিজ্ঞান শুনিলে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777 এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: ৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে অজীৱাশ্ম ইন্ধন ভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে আৰু এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰুমুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগা পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে কয় যে চলিত বৰ্ষৰ হৰ ঘৰ তিৰংগা অভিযানে তিৰংগা যাত্ৰা, তিৰংগা সমদল, তিৰংগা সংগীতানুষ্ঠান আৰু সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশনৰ জৰিয়তে দেশপ্ৰেমৰ ধাৰণাক তথা ঘৰলৈ প্ৰসাৰিত কৰিব। এইবাৰ বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ ফলত নাগৰিকসকলক স্বাধীনতা দিৱসৰ অংশ হিচাপে ৰাষ্ট্ৰীয় গীতক উদযাপনৰ সুযোগো প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। এই বছৰ এই অভিযানৰ অন্যতম আকৰ্ষণ হৈছে সূৰ্যপথ তিৰংগা। এই পদক্ষেপৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয়সকলক একেলগে তিৰংগাৰ গোলকীয় উদযাপনত অংশ লোৱা সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আৰু তেওঁলোকৰ ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে কালি তিৰংগা সমদল আৰু স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্যসূচী উলিওৱা হয়। জম্মু কাশ্মীৰৰ আটাইকেইখন জিলাতে এই অভিযানৰ সৈতে সংগতি ৰাখি তিৰংগা সমদল, প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী আৰু বিভিন্ন প্ৰতিযোগিতাৰ লগতে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ জিলা মুখ্য কাৰ্যালয়, মহকুমা, তহচিল, খণ্ড আৰু পঞ্চায়ত পৰ্যায়ত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। মণিপুৰতো এই অভিযান উপলক্ষে ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী য়মনাম খেমচান্দে এই অভিযানত অংশ লৈ জনসাধাৰণক প্ৰথমে নিজক ভাৰতীয় হিচাপে, ইয়াৰ পাছতহে এজন মণিপুৰী হিচাপে ভাবিবলৈ আহ্বান জনায়। হৰ ঘৰ তিৰংগা উপলক্ষে উলিওৱা সমদলত কালি বিজেপিৰ নেতা অজিত গোপাচাৰে, ৰাজ্যসভাৰ সাংসদ এ সাৰদা, বিধায়ক কে জয় কিষাণ আৰু ৰাধেশ্যামকে ধৰি দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। ভাৰতে অজীৱাশ্ম ইন্ধন ভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। যোৱা মাহৰ 31 তাৰিখে লাভ কৰা এই সফলতা 2030 চনৰ বাবে নিৰ্ধাৰণ কৰা 500 গিগাৱাট ক্ষমতাৰ লক্ষ্যৰ 60%। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে দেশৰ মুঠ স্থাপন কৰা বিদ্যুৎ উৎপাদন ক্ষমতাত বৰ্তমান অজীৱাশ্ম ইন্ধন ভিত্তিক বিদ্যুৎ ক্ষমতাৰ অংশ 54%তকৈও অধিক। মন্ত্ৰালয়ে লগতে কয় যে স্বচ্ছ শক্তি উৎপাদনৰ বৃদ্ধিৰ লগতে মূলতে হৈছে বিভিন্ন খণ্ডৰ শক্তিশালী অৱদান। সৌৰ শক্তি হৈছে বিকাশৰ মূল ইঞ্জিন। 2014 চনত মাত্ৰ 2.8 গিগাৱাটৰ বিপৰীতে বৰ্তমান প্ৰায় 165 গিগাৱাট স্থাপন কৰাৰ ক্ষমতা আছে। ইয়াত আৰু কোৱা হৈছে যে 2025-26 চনৰ ভিতৰত দেশত অভিলেখ সৃষ্টি কৰা 55.29 গিগাৱাট অজীৱাশ্ম ইন্ধন ভিত্তিক বিদ্যুৎ উৎপাদন ক্ষমতা সংযোজন কৰা হৈছে, য'ত সৌৰ শক্তিৰ পৰা 44.6 গিগাৱাট আৰু বতাহৰ শক্তিৰ পৰা 6 গিগাৱাট মূল অৱদান আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দ্ৰুত অগ্ৰগতি নবীকৰণযোগ্য শক্তি উৎপাদনতো প্ৰতিফলিত হৈছে, যিটো 2014-15 চনত প্ৰায় 191 বিলিয়ন ইউনিটৰ পৰা 2025-26 চনত 477 বিলিয়ন ইউনিটতকৈ অধিক বৃদ্ধি হৈছে। ইয়াত কোৱা হৈছে যে স্বচ্ছ শক্তিৰ পৰিৱৰ্তন এতিয়া কেৱল জলবায়ুৰ বাবে কৰা এটা প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ ই ভাৰতৰ ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতা, শক্তিখণ্ডত স্বাধীনতা আৰু অৰ্থনৈতিক স্থিতি স্থাপন

0: সজাগতা গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসভৱনত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে যিসকলে খেলে তেওঁলোকৰ উন্নতি হ'ব। শ্ৰীমোদীয়ে নাগৰিকসকলক সদায় ভাৰতৰ বাবে জয়ধ্বনি দিবলৈ আহ্বান জনায়।
1: হেল্ল' ফ্ৰেণ্ডছ, দিছ ইজ সাক্ষী চৌধুৰী। আজ হম সব কমনৱেলথ গেমছ মেডেলিষ্ট কো হমাৰে অনৰেবল পিএম সৰনে বুলায়া হে অৰ হমে বহুত হি প্ৰাউড ফিল হ'ৰা ইছ বাত পৰ। হমে ইনছে মিলকে বহুত হি আচ্ছা লগা। ইয়ে বহুত হি হম্বল হে সৰ। আপ কুছ বোলে।
2: জো খেলেগা ৱো খেলেগা। অলৱেজ চিয়ার ফর ভারত। ভারত মাতা কি জয়।
0: এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। মণিপুৰ আৰক্ষীয়ে কালি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত খৈৰুল চাবালত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানৰ সময়ত দলটোৱে 8টা বন্দুক, 9টা 9mm পিষ্টল, 1টা এণ্টি ৰায়ট বন্দুক আৰু 4টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। পূব ইম্ফল জিলাৰ মণিপুৰ আৰক্ষীয়েও আন এটা অভিযানত পচাংবাম খৌনত যুদ্ধ সদৃশ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। তালাচী অভিযানত 1.32 পিষ্টল, 1টা বেৰেল গান আৰু 20টা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হয়। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আৰু এই যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বৰ্তমানলৈকে 1,25,00,000ৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে 1,00,000,000ৰো অধিক গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্ৰায় 1,00,000,000 বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, জম্মু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি 16খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 2,09,000ৰো অধিক পৰিয়ালক বাসগৃহ প্ৰদান কৰা হৈছে। ঝাৰখণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলে আজি আহ্বান জনোৱা বিধানসভা মাৰ্চৰ পৰিপ্ৰেক্ষিতত বিধানসভা চৌহদৰ চাৰিওফালে নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকলে বিগত দুসপ্তাহ ধৰি ৰাজ্যখনত নিয়োগ পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক মনোজ কৌশিকে ছাত্ৰ ছাত্ৰীসকলক বিগত দুসপ্তাহত দেখুওৱাৰ দৰে শান্তিপূৰ্ণ আৰু শৃংখলিতভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। ইপিনে ছাত্ৰ প্ৰতিবাদৰ মাজতে ঝাৰখণ্ড লোকসেৱা আয়োগৰ 3জন সদস্যই পদত্যাগ কৰিছে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ সদস্য অজিতা ভট্টাচাৰ্য, জামিল আহমেদ আৰু অনিমা হাছদাই ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰক কালি পদত্যাগ পত্ৰ দাখিল কৰে। ৰাছিয়াই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী মৰত খুচনুলিনে কয় যে এই বিকল্প পথসমূহে হৰমুজ প্ৰণালী আৰু বছফৰাছ প্ৰণালীকে ধৰি কৌশলগত জলপথ দুটাৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰাত সহায় কৰিব পাৰে। উজবেকিস্তানৰ তাস্কেণ্টত অনুষ্ঠিত এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত ভাৰতৰ মহাৰাজন অৰু মুগা পাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ঘৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে অজীৱাশ্ম ইন্ধনভিত্তিক স্থাপন কৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 300 গিগাৱাট ক্ষমতা অতিক্ৰম কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে আৰু প্ৰধানমন্ত্ৰী

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 24 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 10 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:55:28 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:59:46।

0: মাত্ৰ এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ'ব পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে আমি যিটো কথা কওঁ সেই সম্পৰ্কে সাৱধান হোৱা উচিত, কথাষাৰ কৈছিল কনফুচিয়াছে। আজি জৈৱ ইন্ধন দিৱস। প্ৰতি বছৰে 10 আগষ্টৰ দিনাখন এই দিৱসটো পালন কৰা হয়। 1893 চনত ছাৰ ৰুডল্ফ ডিজেলৰ বিখ্যাত পৰীক্ষাক স্মৰণ কৰি এই দিৱসটি পালন কৰা হয়, য'ত তেখেতে ইঞ্জিন চলাবৰ কাৰণে বাদামৰ তেল ব্যৱহাৰ কৰিছিল। এই পৰীক্ষাই জীৱাশ্ম ইন্ধনৰ নিৰাপদ, বহনক্ষম আৰু নবীকৰণযোগ্য বিকল্প হিচাপেও জৈৱ ইন্ধনৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছিল। জৈৱ ইন্ধন দিৱসৰ মূল উদ্দেশ্য হৈছে পৰম্পৰাগত জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে জৈৱ ইন্ধনৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু এই খণ্ডত চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা। উদ্ভিদ আৰু প্ৰাণীৰ চৰ্বিৰ পৰা প্ৰস্তুত কৰা জৈৱ ইন্ধন হৈছে জীৱাশ্ম ইন্ধনৰ পৰিৱেশ অনুকূল বিকল্প। ই নবীকৰণযোগ্য, বহনক্ষম আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক।
1: হৰ ঘৰ তিৰংগা। এইখিনি সময়ত নিজৰ ঘৰ, বিদ্যালয়, কাৰ্যালয় আদিত তিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। আহক আমি সকলোৱে নিজৰ ঘৰ, কৰ্মস্থলী আৰু প্ৰতিষ্ঠানত গৌৰৱেৰে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু দেশৰ ঐক্যক সন্মান জনাওঁ। স্বাধীনতা আন্দোলনৰ এগৰাকী আগ্ৰণুৱা স্বেচ্ছাসেৱিকা আছিল ভোগেশ্বৰী ফুকননি। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে ভোগেশ্বৰী ফুকননি সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত তেখেত জেললৈ যাব লগা হৈছিল। 42ৰ গণ আন্দোলন নগাঁৱত সৰ্বাত্মক ৰূপত গা কৰি উঠিছিল। সেই সময়ত নগাঁৱৰ 10খন প্ৰাথমিক কংগ্ৰেছ কমিটিলৈ 1খন শাখা সমিতি গঠন কৰা হৈছিল। বৰহমপুৰ, হালুৱাগাঁও, কন্দলি, চাপানলা, পুৰণি গুদাম, নিকামুল আৰু আউনীআটি এই 7খন শাখাৰ বৰহমপুৰে আছিল কেন্দ্ৰ। এই বৰহমপুৰতে বেবেজীয়া, বাৰপূজীয়া আৰু জোঙাল বলহুত একেদিনাই শ্বহীদ হোৱা 5জন শ্বহীদৰ স্মৃতিত পঞ্চবীৰ শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছিল। সেইদিনাই ওচৰৰ আটাইকেইখন গাঁৱৰ লোক সমবেত হৈ ভোজ ভাত খাবলৈ দিহা কৰিছিল। শ শ ৰাইজ মিলি একেলগে ভোজ খোৱা আৰম্ভ কৰোঁতেই মিলিটাৰী কামাণ্ডাৰ মিষ্টাৰ ফ্ৰেন্স, জিলাৰ বিশেষ দণ্ডাধীশ মিষ্টাৰ ৰোজ, আৰক্ষী উপ অধীক্ষক ভৱানী বৰুৱা, চালনা বাগানৰ মেনেজাৰ মিষ্টাৰ ক্লাৰ্ক, সৈন্য সামন্তলৈ সেই ঠাইত উপস্থিত হয় আৰু নিৰ্বিচাৰে এফালৰ পৰা ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰে। এই কথা বিজুলী বেগেৰে প্ৰচাৰ হোৱাত ওচৰৰ ঠাইবোৰৰ পৰা শ শ মানুহ পুনৰ কংগ্ৰেছৰ পতাকা হাতত লৈ ওলাই আহি চৰকাৰী পক্ষক আগচি ধৰে। মিষ্টাৰ ফ্ৰেন্স আৰু মেনেজাৰ ক্লাৰ্কে ৰাইজৰ হাতৰ পৰা পতাকা কাঢ়ি লৈ ভৰিৰে মোহাৰিবলৈ ধৰে। এনেতেই ভোগেশ্বৰী ফুকননিয়ে হাতত পতাকা লৈ কামাণ্ডাৰৰ সন্মুখত থিয় হয়। নুমলীয়া জীয়েক ৰত্নায়ো হাতত পতাকা লৈ আগবাঢ়ি অহাত কামাণ্ডাৰৰ সৈতে তেখেতৰ টনা আজোৰা লাগে। ভোগেশ্বৰী ফুকননিয়ে সেই কাৰ্যত বাধা দিয়াত কামাণ্ডাৰৰ টুপিটো খুলি মাটিত পৰি যায় আৰু লগে লগে ভোগেশ্বৰীলৈ গুলী কৰে। 1942ৰ 18 ছেপ্টেম্বৰ দিনাই ব্ৰহ্মপুৰৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত ব্ৰিটিছৰ হাতত গুলী খোৱাৰ পাছৰে পৰা শয্যাশায়ী হৈ পৰিছিল। ইয়াৰ পাছত 20 ছেপ্টেম্বৰত দেওবাৰে ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল। ভোগেশ্বৰী ফুকননিলৈ শ্বহীদৰ সন্মান দিয়া হৈছিল। ভোগেশ্বৰী ফুকননিৰ জন্ম হৈছিল 1885 চনৰ মাঘৰ বিহুৰ দিনা অসমৰ নগাঁও জিলাৰ হাতীচুং মৌজাৰ কহুৱাতলিত। ভোগালী বিহুৰ দিনা জন্ম হৈছিল বাবে তেখেতৰ নাম ৰখা হৈছিল ভোগেশ্বৰী। পিতৃৰ নাম আছিল আত্মাৰাম বুঢ়াগোহাঁই আৰু মাতৃৰ নাম আছিল নীলেশ্বৰী বুঢ়াগোহাঁই। পাছলৈ বৰহমপুৰৰ চলচলী মৌজাৰ ভোগেশ্বৰ ফুকনলৈ বিয়া হোৱাত তেখেতৰ নাম ভোগেশ্বৰী ফুকননি হৈছিল।

চলচ্চিত্ৰ অনাতাঁৰ আৰু মঞ্চৰ অভিনেতা। তছদ্দুক ইউছুফৰ মূল ঘৰ আছিল নগাঁৱত। দেউতাক এগৰাকী প্ৰশাসনীয় বিষয়া হোৱাৰ সূত্ৰে অসমৰ বিভিন্ন ঠাইত চাকৰি সূত্ৰে ঘূৰি ফুৰিবলগীয়া হোৱাৰ কাৰণে তছদ্দুক ইউছুফৰো স্কুলীয়া শিক্ষা গ্ৰহণ বিভিন্ন ঠাইত হৈছিল। স্কুলীয়া জীৱনতে মঞ্চৰ অভিনয় আৰম্ভ কৰিছিল তছদ্দুক ইউছুফে। স্কুলীয়া ছাত্ৰ অৱস্থাতে গোৱালপাৰা জিলাৰ লক্ষীপুৰত চন্দ্ৰগুপ্ত নাটকত চাণক্যৰ ভাও লৈ বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ দুবছৰমান কটন কলেজতো পঢ়ি অনাতাঁৰ নাটৰ অভিনয় আৰু প্ৰযোজনাৰ সৈতে জড়িত হৈ পৰে। তছদ্দুক ইউছুফে চলচ্চিত্ৰ, মঞ্চ আৰু অনাতাঁৰ এই তিনিওটা মাধ্যমতে অভিনয় পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। তছদ্দুক ইউছুফৰ আটাইতকৈ প্ৰিয় মাধ্যমটো আছিল অনাতাঁৰ মাধ্যম। 1956 চনত মুক্তি পোৱা সৰাপাতত অভিনয়ৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। পুৱতি নিশাৰ সপোনত তেখেতে নায়কৰ ভূমিকাত অভিনয় কৰে। অৰণ্য আৰু দূৰণিৰ ৰং ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা অনবদ্য অভিনয়ৰ বাবে তছদ্দুক ইউছুফ চিৰস্মৰণীয় হৈ ৰ'ব। তছদ্দুক ইউছুফে অতি হেঁপাহেৰে ৰক্তিম বাসনা নামেৰে এখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিবলৈ প্ৰস্তুতি চলাইছিল। মৃদুলা বৰুৱাই অভিনয় কৰিবলগীয়া ছবিখন 1979 চনৰ 15 এপ্ৰিলত মুহূৰ্তো হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ছবিখন সম্পূৰ্ণ কৰা নহ'ল। তছদ্দুক ইউছুফে অভিনয় কৰা চলচ্চিত্ৰসমূহ হৈছে সৰাপাত, এৰাবাটৰ সুৰ, ধুমুহা, পুবেৰুণ, পুৱতি নিশাৰ সপোন, চিকমিক বিজুলী, বৰুৱাৰ সংসাৰ, অৰণ্য, মৰিচিকা, কাজঘৰ, পুতলাঘৰ, পাপ আৰু প্ৰায়চিত্ৰ, নিয়তি, দূৰণিৰ ৰং, কাজিৰঙাৰ কাহিনী ইত্যাদি। তছদ্দুক ইউছুফে ৰেডিঅ'ৰ খেলৰ চলন্ত বিৱৰণী দিয়া আদি কাৰ্যৰ সৈতেও জড়িত হৈ আছিল। 1982 চনৰ 2 আগষ্টৰ দিনা এক ৰহস্যজনক পৰিস্থিতিত তছদ্দুক ইউছুফৰ মৃত্যু হৈছিল। হিন্দী সাহিত্যৰ প্ৰসিদ্ধ লেখক হৰিশংকৰ পৰচাইয়ে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 18 বছৰ বয়সতে বন বিভাগত তেখেতে চাকৰি জীৱনৰ পাতনি মেলিছিল। ইয়াৰ উপৰি খণ্ডোবা নামে ঠাইত তেখেতে ছমাহ অধ্যাপনা কৰিছিল। 1952 চনত চৰকাৰী চাকৰি বাদ দিয়ে আৰু 1953 চনৰ পৰা 1957 চনলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চাকৰি কৰে। 1957 চনত চাকৰি এৰি নিজাকৈ লেখা কাম আৰম্ভ কৰে। জবলপুৰৰ পৰা বসুধা নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। ঔপন্যাসিক, নিবন্ধকাৰ আৰু ব্যংগ লেখক হিচাপে বিখ্যাত হৈ পৰিছিল হৰিশংকৰ পৰচাই। তেখেতৰ ব্যংগাত্মক লেখনী কেৱল মনোৰঞ্জনৰ কাৰণেই নাছিল, নিজৰ ব্যংগ ৰচনাৰ দ্বাৰা সমাজৰ সেই দুৰ্বল আৰু বিসংগতিসমূহৰ প্ৰতি মানুহক আকৃষ্ট কৰিছিল। তেখেতে সামাজিক আৰু ৰাজনৈতিক জীৱনৰ ভ্ৰষ্টাচাৰ তথা শোষণৰ ওপৰত গাঢ় ব্যংগ ৰচনা কৰিছিল আৰু ই হৈ পৰিছিল হিন্দী ব্যংগ সাহিত্যত অদ্বিতীয়। তেখেতে ভাবিছিল সামাজিক অনুভৱ অবিহনে সত্য আৰু বাস্তৱিক সাহিত্য লিখাটো সম্ভৱ নহয়। হিন্দী সাহিত্যৰ প্ৰসিদ্ধ লেখক হৰিশংকৰ পৰচাই আজিৰ মৃত্যুদিন। চলচ্চিত্ৰ পৰিচালক অতুল বৰদলৈৰ আজি মৃত্যুদিন। 1970 চনত মুক্তিপ্ৰাপ্ত অপৰাজয় নামৰ চলচ্চিত্ৰখনৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। অতুল বৰদলৈ সৰ্বমুঠ 8খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শনৰ ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল। অতুল বৰদলৈ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ কল্লোল শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে নতুন অসমীয়া নামৰ অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। 1914 চনত দক্ষিণ আফ্ৰিকাত হোৱা সংগ্ৰামৰ পিছত বৰহাগিৰি ভেংকটগিৰিয়ে ভাৰতীয় সমাজ গঠনত বিশেষ অৰিহণা যোগায় আৰু সেই বছৰতে তেখেতে মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰে। 1978 চনত ভাৰতত লেবাৰ পাৰ্টিও প্ৰতিষ্ঠা কৰে। তেখেতৰ প্ৰচেষ্টাতেই পোনপ্ৰথমবাৰৰ বাবে পৰিবহণ বনুৱা সংঘ স্থাপন হয়। অখিল ভাৰতীয় ৰেলৱে কৰ্মচাৰী সংগঠনৰো তেখেত আছিল অন্যতম গুৰি ধৰোঁতা। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি জেললৈ গৈছিল। জেলৰ পৰা মুক্তি পোৱাৰ পাছত তেখেত বেংগল নাগপুৰ ৰেলৱে কৰ্মীসকলৰ সৈতে এটি বৃহৎ সংগঠন গঢ়ি তোলে। 1927 চনত জেনেভাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মজদুৰ সংগঠনৰ সন্মিলনলৈ প্ৰতিনিধি হিচাপে যোগদান কৰে। 1952 চনৰ সাধাৰণ নিৰ্বাচনত মাদ্ৰাজৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। 1952 চনৰ পৰা 1954 চনলৈ জৱাহৰলাল নেহৰু কেন্দ্ৰীয় মন্ত্ৰীসভাত শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। 1969 চনত ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে তেখেত নিৰ্বাচিত হৈছিল, কিন্তু 1969 চনত হঠাৎ ডাক্তৰ জাকিৰ হুছেইনৰ পৰলোক প্ৰাপ্তি ঘটাত ৰাষ্ট্ৰপতি পদ খালী হয় আৰু 1969 চনৰ 20 আগষ্টৰ দিনা বৰাহগিৰি ভেংকটগিৰি বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। বৰাহগিৰি ভেংকটগিৰিলৈ ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছিল 1975 চনত। ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি, স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰু বৰাহগিৰি ভেংকটগিৰিৰ জন্ম হৈছিল 1894 চনৰ 10 আগষ্টত উৰিষ্যাৰ গঞ্জাম জিলাৰ বৰহমপুৰত। ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেখেতে বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্ম

0: আছিল। সংগীতজ্ঞ সংগীতবিদ পণ্ডিত বিষ্ণুনারায়ণ ভাটখাণ্ডেৰ জন্ম হৈছিল 1860 চনৰ 10 আগষ্টত বোম্বাইৰ ৱালকেশ্বৰৰ চিত্ৰপ্ৰবণ ব্ৰাহ্মণ পৰিয়ালত। ভাটখাণ্ডে চিতাৰৰ শিক্ষা বোম্বেৰ শেঠ বল্লভ ধাৱন আৰু জয়পুৰৰ মহম্মদ হুছেইন আলী খাঁৰ ওচৰত গ্ৰহণ কৰে। একেদৰে গায়নৰ শিক্ষা নিজৰ পিতৃ মাতৃৰ উপৰিও গুৰু ৰাওজী বুৱা ৱালেৱাখাৰ পণ্ডিত একনাথ কলৱে আলী খাঁ বিলিয়াত হুছেইন খাঁ আদিৰ পৰা পায়। পণ্ডিত ভাটখাণ্ডেয়ে দেশৰ খ্যাতিমান আৰু সংগীতজ্ঞসকলৰ ৰচনাসমূহ বৰ মন দি শুনিছিল আৰু ইয়াৰ শৈলীসমূহৰ পৰ্যবেক্ষণ কৰিছিল। নিজৰ অদ্ভুত স্মৰণ আৰু স্মৃতিশক্তি থকাৰ কাৰণে তেখেতে যিকোনো সংগীত এবাৰ শুনিলেই পাছত তাৰ পুনৰাবৃত্তি কৰাত সক্ষম হৈছিল। 15 বছৰ বয়সতে তেখেতে চিতাৰৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সংগীত দত্তৰ সৈতে সম্পৰ্কিত সংস্কৃত গ্ৰন্থ অধ্যয়ন আৰম্ভ কৰে। 1885 চনত BA ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। 1987 চনত ভাটখাণ্ডে বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু চমুকৈ ফৌজদাৰী আইনত কেৰিয়াৰ গঢ়ি তোলে। ভাটখাণ্ডেয়ে কেৱল সংগীতজ্ঞ নহয়, তেখেত এজন খ্যাতিপ্ৰাপ্ত অধিবক্তাও আছিল। 1890 চনত তেখেতে LLB পৰীক্ষাটো উত্তীৰ্ণ হৈছিল। 20 শতিকাৰ প্ৰথম ভাগতে বৰ্তমানৰ শাস্ত্ৰীয় সংগীতৰ প্ৰতি তেখেতৰ মনোযোগ বিশেষকৈ আকৰ্ষিত হৈছিল আৰু সংগীত জগতত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অৱস্থিতি সম্পৰ্কে বিশেষ অধ্যয়ন আৰম্ভ কৰিছিল। সংগীতজ্ঞৰ মাজত মত ঐক্য নথকাৰ কাৰণে তেখেতে ৰাগ ৰাগিনীৰ সম্বন্ধে অন্বেষণ কৰিবলৈ উৎসুক হৈ পৰে। সংস্কৃত ভাষাৰ পণ্ডিত হোৱাৰ লগে লগে তেখেতে ইংৰাজী, পাৰ্চী আৰু উৰ্দু ভাষাৰো দক্ষ আছিল। তেখেতে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি উত্তৰ ভাৰতীয় সংগীত পদ্ধতি আৰু দক্ষিণ ভাৰতীয় সংগীত পদ্ধতিৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰিছিল। সংগীত জগতলৈ অৱদানস্বৰূপে সংগীত গ্ৰন্থমালা, প্ৰশ্নোত্তৰ ৰূপত অভিনৱ ৰাগ মঞ্জুৰী, হিন্দুস্তান সংগীত পদ্ধতি ক্ৰমিক পুস্তিকামালা আদি গ্ৰন্থ ভাটখাণ্ডেয়ে ৰচনা কৰি ভাৰতীয় সংগীত জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ যান SLV-3 শ্ৰীহৰিকোটাৰ পৰা পুৱা 7:58 উৎক্ষেপণ কৰা হৈছিল 1979 চনত। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানখনৰ দৈৰ্ঘ্য আছিল 22 মিটাৰ আৰু ওজন আছিল 17 টন। ইংৰাজ সৈনিক বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গভৰ্ণৰ চাৰ্লছ জেমছ নেপিয়ৰৰ জন্ম হৈছিল 1782 চনত। ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ জন্ম হৈছিল 1870 চনত। প্ৰকৃতিবিদ ফতেহ সিং ৰাথোৰৰ জন্ম হৈছিল 1938 চনত। স্পেইনৰ অভিনেতা আৰু গায়ক এণ্টনিঅ' ৱেণ্ডেৰাছৰ জন্ম হৈছিল 1960 চনত। জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ উৰণৰ বাবে ফ্লাইংমেন হিচাপে বিখ্যাত অট' লিলিয়ানথনৰ মৃত্যু হৈছিল 1896 চনত। ইংৰাজ পদাৰ্থ বিজ্ঞানী হেনৰী মজুলীৰ মৃত্যু হৈছিল 1915 চনত। আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থ বিজ্ঞানী আৰু আৱিষ্কাৰক বাৰ্ট হাছিংছ গডাৰ্ডৰ মৃত্যু হৈছিল 1945 চনত। জীৱবিজ্ঞানী আৰু পৰিৱেশ বিজ্ঞানী ইউগেন অডামৰ মৃত্যু হৈছিল 2002 চনত। 20 বছৰ বয়সো নোহোৱা এগৰাকী নিৰক্ষৰ কিশোৰীয়ে এসময়ত গোটেই ভাৰতবৰ্ষতে আলোড়নৰ সৃষ্টি কৰিছিল। পাছলৈ অৱশ্যে তেখেতে আত্মসমৰ্পণ কৰিছিল আৰু ভাৰতৰ ৰাজনীতিত যোগদান কৰিছিল। তেখেত হৈছে ফুলন দেৱী, যাক দস্যুৰাণী ফুলন দেৱী বুলি জনা গৈছিল। ফুলন দেৱীৰ জন্ম হৈছিল 1963 চনৰ 10 আগষ্টত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। উজনিৰ প্ৰলয়ংকাৰী বান, বৰ্ণাঢ্যৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্য আৰম্ভ, 30 আগষ্ট পৰ্যন্ত ঘৰে ঘৰে চলিব মূল্যায়ন। জৈৱ চিকিৎসা আৱৰ্জনাক লৈ NGT বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ কঠোৰ নিৰ্দেশ। দুমাহতে 30% পৰ্যন্ত চাউলৰ দাম বৃদ্ধি। চেনি মিঠাতেলৰ পৰা আৰম্ভ কৰি ব্লিচিং পাউডাৰলৈকে দাম বৃদ্ধি। নগাঁৱত বান পৰিস্থিতি জটিল, 9 অঞ্চল প্লাৱিত। সদৰ ৰাজহ চক্ৰৰ 4খন, কলিয়াবৰত 9খন, চামগুৰিত 48খন গাঁও জলমগ্ন। কলঙৰ জলপৃষ্ঠ বৃদ্ধি হৈ থাকিলে নগাঁও চহৰৰ বিস্তীৰ্ণ এলেকা পানীত বুৰ যোৱাৰ আশংকা। মুখ্যমন্ত্ৰীক 25 লাখ টকাৰ চেক প্ৰদান প্ৰতিনিধি দলৰ বৰ্ণাঢ্যলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী এদিনৰ দৰমহা। অসমসহ উত্তৰ পূৰ্বত 24 ঘণ্টাত 6টা ভূমিকম্পৰ জোকাৰণি। প্ৰথমটোৰ প্ৰাবল্য আছিল 5.1 অভিকেন্দ্ৰ অৰুণাচলৰ চিয়াং। গেলাবিল ধনশ্ৰী নৈ বাহনী পানীয়ে বুৰালে মহুৰামুখ। বানপীড়িত অঞ্চলৰ পৰিদৰ্শন, ক্ষয়ক্ষতি বুজ লৈছে মন্ত্ৰীয়ে। বান নিয়ন্ত্ৰণ ব্যৱস্থাক লৈ উদ্বিগ্ন ন্যায়ালয়। উজনিৰ জলপ্ৰলয়, সাহায্য পুনৰ সংস্থাপনৰ ন্যায়িক নিৰীক্ষণ আৰ্জিৰে PIL। বিত্তীয় বৰ্ষৰ 4 মাহৰ পাছত

পৰ্যায় পালে কেন্দ্ৰীয় কৰৰ 3,552 কোটি টকা। ৰাজ্যত বানত মৃতকৰ সংখ্যাই চলে শতকৰ ঘৰ। নিতৌ ওলাইছে মৃতদেহ। শিৱসাগৰ চৰাইদেউত উদ্ধাৰ হৈছে 73টি মৃতদেহ। উজনিৰ বানত এতিয়াও সন্ধানহীন বহুজন ধ্বংসস্তূপৰ তলত সোমাই থকাৰ সন্দেহ। বান বিধ্বস্ত নাজিৰাত হৃদয় বিদাৰক ঘটনা। দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ পাছত শোকাহত মাতৃৰ বিয়োগ। বাৰুকৈ ধুই গল আহোম যুগৰ বহুমূলীয়া সম্পদৰ কীৰ্তিচিহ্নসমূহ। 19 জুলাইত জলপ্ৰলয়ত খহিল দৰিকা নৈত থকা ঐতিহাসিক শিলৰ সাকুৰখতা। যথেষ্ট সংৰক্ষণৰ ব্যৱস্থা নহলে অচিৰেই হ'ব নিশ্চিহ্ন। একাঠো পলসত পোত খাইছে বৰ্ণাট্যৰ ঘৰ। প্ৰখৰ ৰ'দত তিৰপালৰ তলত হাঁহ হুমিনা কাঢ়ি দিন কটাইছে শ শ পৰিয়ালে। শান্ত হৈছে দিখৌ দৰিকা জাজি আৰু মিতং। পুৱতি নিশা ধাৰাষাৰ বৰষুণত পুনৰ জলমগ্ন গুৱাহাটী। ৰুক্মিণীগাঁও অনিল নগৰত চলিল নাও। নতুন নিয়মেৰে অক্টোবৰৰ পৰা আৰম্ভ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। খেলৰ পৃষ্ঠাত বিশ্ব বেডমিণ্টনত বীৰদপে ইতিহাস সৃষ্টি। অস্মিতা চলিহাৰ কেৰিয়াৰ মাষ্টাৰ্ছত সোণৰ জয়ৰে অস্মিতাৰ চমক। বি ডব্লিউ এফ মনছৰ খিতাপ দখলেৰে অস্মিতা চলিহাই সংযোজন কৰিলে এক অনন্য কৃতিত্ব। প্ৰস্তুতি মেচত 6 উইকেটত জয় ভাৰতৰ। যশস্বী জয়ছৱাল, শুভমন গিল আৰু মহম্মদ ছিৰাজৰ বেটিং দৃঢ়তা। ইতিহাস গঢ়ি ৰূপৰ পদক জয় ভাৰতৰ বসন্ত কুমাৰ মেঘৱালৰ। অসমৰ কস্তুৰী গগৈলৈ ত্ৰিমুকুট অৰ্জন। অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেটৰ টুৰ্ণামেণ্টত বৰাক লিজেন্সৰ ৰোমাঞ্চকৰ জয়। প্ৰচেষ্টা আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মূল সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।
2: নমস্কাৰ বাইদেউ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আজি আমি পঞ্চম খণ্ডত কথা পাতিছোঁ।
3: হয়।
2: ইমানকেইটা খণ্ডত কথা পাতি যাওঁতে আগে বহুত কথাই পাতিলোঁ। মোৰ মনত তিনিটা গানে, হয়তো আৰু ওলাব পাৰে দেই, তিনিটা গানে মোৰ মনত কেতিয়াবা আপোনাৰ গীত অকণমান প্ৰশ্ন কিছুমানৰ সৃষ্টি কৰে। গানকেইটা দৰিকণা মাছ আছে, বান্দৰ আছে আৰু কাউৰী। আৰু এই তিনিটা যে গানৰ বিষয়বস্তু হ'ব পাৰে আৰু তাক লৈ যে সুৰ সৃষ্টি হ'ব, মই এনেই ভাবিব পৰা নাছিলোঁ। কিন্তু এই তিনিটা গানৰ আঁৰৰ কিবা কথা আছে নেকি, কওকচোন বাৰু।
3: তিনিটা গানৰ আঁৰৰ কথা আচলতে দৰিকণা মাছটোৱে প্ৰথমতে কৈছা, মই সেইটোটোৱে লৈছোঁ। এইটো মই বিয়াৰ পিছত গোৱা গান আৰু ৰেডিঅ'টো তেতিয়ালৈকে কিছুখিনি গান কৰা হৈছে মোৰ, বহুতখিনি লোকক লগ পাইছোঁ, স্বনাম ধন্য সকলো। দৰিকণা মাছৰ কাৰণে আমি দুয়ো আচলতে দাদাৰ তালে গৈছিলোঁ, নৱকান্ত বৰুৱাৰ দাদাৰ তালে। আৰু তেখেতে সেই সময়ত অকণমান কিবাকিবি দিগদাৰী হৈ আছিলে স্বাস্থ্যৰ, যিটো কাৰণে এটি গীত লিখিছিলে দৰিকণা মাছ। মাছে যে পানীত খেলি থাকে, এই ধৰণৰ আমি বহি পেলাই কিছুখিনি সময় চৰ্চা কৰিছিলোঁ গীতটিৰ বিষয়ে। আৰু দাদাই কৈছিল, এওঁক কৈছিলে যে এই গীতটি তুমি সুৰ কৰা। তুমি কৈছে কাৰণ এওঁৰ নৱকান্ত বৰুৱা দাদা ছাৰ আছিলে শিক্ষক। আৰু তেতিয়া এওঁ সেইমতে আহি পেলাই আমি ঘৰত আহি সুৰ কৰা হৈছিলে। কাৰণ গানটোত কথা আছিলে কি জানা, ইমান চপল ইমান পাতল তহঁত ইমান লাহি উচাত মাৰি গুচি যাওঁ, এনেকুৱা ধৰণৰ কথা কিছুমানৰ সুৰ কৰিবলৈ খুব টান, বহুত টান, গাবলৈও টান। আৰু মই যিমানেই বয়স হৈ আহিছিল, তেতিয়া অলপ ডাঙৰ হৈ আহিছিলোঁ মানে, তেতিয়া মই গীতৰ লিখাৰ সেই স্তৰবিলাক পাই পাই আহি আছিলোঁ মই। যেতিয়া মই

ৰমকান্ত বৰুৱা দাদাক পালোঁ এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰিল। কিন্তু এনেকুৱা নহয়, এটা টাইমত মই ছোৱালীকালতো দেৱকান্ত বৰুৱাৰ কবিতা মই গাই থৈছিলোঁ, যিটো অমৃধৰ বৰুৱা সুৰ কৰিছিলে, জিতুদা লাটুদা যোৰহাটৰ, আৰু তেখেতে খুব ভাল পাইছিল, তেখেতো আহিছিল সেইটো অনুষ্ঠানত। তাৰপিছত নৱকান্ত বৰুৱা দাদাৰ এনেধৰণৰ গীতে খুব আকৰ্ষণ কৰিছিলে মোক, আৰু এওঁ সুৰ কৰিছিলে আৰু গীতটি বৰ টান পাইছিলোঁ কিন্তু গাবলৈ, অন্তৰা খুব টান আছিলে। ইমান চপল ইমান পাতল তহত ইমান লাহি, এই যে কোনো ৰোৱা ৰুই কাৰবাৰ নাই, মাছকেইটাতো ঘূৰি ফুৰে, উচাত মাৰি গুচি যাব নৌ পাওঁতে আহি, মোক কিখনি চাওঁ বোলোতে দিয় হঠাৎ পাছ, তৰিকণা মাছ অ তৰিকণা মাছ। এইটো এই গীতটি বহুতে ভাল পায়, সৰু ল'ৰা ছোৱালীবিলাকেও খুব ভাল পায়, ইয়াৰ লগত নৃত্য কৰে। আৰু একুৰিয়াম এটা আছিলে দাদা তাতে, মানে যিটোৱে ছবিখন দি আছিলে, সেই ছবিখনেও বহুত মানে মনত হেৰি দি দিয়ে, শিক্ষা দি দিয়ে যে এইটো এনেকৈ হ'লে, এনেকৈ কৰিলে, এনেকুৱা কৰিলে মাছৰ দি গতি, যোৱাৰ গতি। সঁচাকৈ বৰ আচৰিত ধৰণৰ আৰু বৰ শ্ৰদ্ধাৰে সুৰিছোঁ দাদাক, ইমান সুন্দৰ এটা গীতৰ জন্ম হৈছিল আৰু এওঁক মই বহুত শ্ৰদ্ধা জনাইছোঁ, ইমান সুন্দৰকৈ সুৰ কৰিছিল।

0: বছৰৰ মই এতিয়া আহোঁ কাউৰী কাকা। কাকা শব্দটো কৰ্কশ বুলি পেলাই সকলোৱেই কয়, এইটো যেন সংগীতৰ লগত কোনো সম্পৰ্ক নাই, কাউৰীৰ কাকাটোৱে মাত্ৰ হেৰি মানুহক আমনি কৰে, বিৰক্ত কৰে তেনেকুৱা। কিন্তু সেই কাউৰীৰ কাকাত সুৰ বিচাৰি কেনেকে পালে?
1: এই যে তুমি আমনি বুলি ক'লা, এই আমনিটো এইটো হেৰিৰে গান, নৱকান্ত বৰুৱা দাদাৰ গান, আৰু এইটো মোৰ ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰেমৰ গান। সেইটো সুৰ কৰিছিলে ৰমেন চৌধুৰী দাদাই, আৰু তেতিয়া আমি একেলগে বহি ৰেডিঅ'ত কিন্তু কথা পাতিছিলোঁ গীতটি লৈ, কাৰণ ইয়াৰ লগত আৰু এটা গীত আছিলে মিচিঙৰ চাঙতে বিহু ঢোল শুনিলে, বড়ো চিফুঙৰে মাত, এইটো এওঁৰ গীত আছিলে, সুৰটো এওঁৰ আছিলে। এতিয়া আমি দুইটা গীতৰে চৰ্চা হৈছিলে আৰু ৰেডিঅ'ত কথোপকথন আমি কৰিছিলোঁ, সেইকাৰণে মোৰ মনত পৰিছে গীতটিৰ কথা। এই যে আমনি শব্দটো, দাদাই এইটো শব্দ ক'ত ইউজ কৰিছে এই গানটোত? প্ৰথমতেতো ভাবিছোঁ কাউৰী কাকা মানে কি হ'ব এইটো গান, মানে কাউৰীৰ কথা। এইটো গানৰ কিন্তু ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছিলে বাহিৰত, সেইকাৰণে মোৰ দুজনী ছোৱালীয়ে ঋগবেদী আৰু সাম্বেদী তেওঁলোকে গাইছিলেতো, আৰু ল'ৰাটো শতসূৰ্য, সিও ৰেডিঅ'ত ইয়াতে এপ্ৰুভ আৰ্টিষ্ট আছিলে তেওঁলোক যুৱবাণীৰ, গতিকে তেওঁলোকক ভইচ দিবলৈ কোৱা হৈছিলে আৰু ইজনী সিজনীক জোকাইছিল। তেতিয়া মোৰ মনত পৰিছে কা কা বুলি আগতে ক'ব লাগে, ঘৰত গৈ বহুত হঁহা হয় আৰু কাউৰী হৈ আহিছা বুলি, কাউৰী কাকা গান এটা কাকা, এই যে পাতল যেন শুনিছাহে তুমি, কিন্তু গোটেইখিনি কথা যদি মন দি শুনা বহুত ছিৰিয়াছ কথা আছে ইয়াত। আমনি শব্দটো ক'ত লগাইছে? আমনিৰ পৰা গাব আমনি লগাই, দুটা মিনিট দি দিছে ইয়াতে এটা লাইনত। আমনি হৈছে আমৰ বাগান, আৰু আমনি লগাই গাই থাকে, কা কা কৰিলে আমনি লাগে মানুহৰ। বহুত মানে শত কোটি শ্ৰদ্ধা জনাইছোঁ, ক'ৰ পৰা যে ইমান গধুৰ ভাৱ আহে মোৰ আচৰিত লাগে ভাবিলে। দুয়ো ককাই ভাই, দেৱকান্ত বৰুৱা নৱকান্ত বৰুৱা, খুব আচৰিত লাগে আৰু মই নিজকে সৌভাগ্যবান বুলি মানি লৈছোঁ এনেকুৱা গীত মই জীৱনত যে গাবলৈ পাইছোঁ এইবোৰ।

0: আর তোমাক ধন্যবাদ জানাইছো তুমি এই গীতটি ইয়াত
1: মানে সেইখিনিতে শেষ হোৱা নাই, আৰু এটা আছে, আপুনি বান্দৰো নচুৱাইছে, আপুনি এতিয়া কাউৰীতে এৰা নাই বান্দৰলৈও আহিছে, গতিকে কওকচোন নাচ বান্দৰ নাচ।
0: হয়, সেইটো এটা গাবলৈ মোৰ অলপ অসুবিধা হৈছিল, কিন্তু নাচ বান্দৰ নাচ বৰ বেলেগ ধৰণৰ গীত। এনেকুৱা দুই এটা গাই আৰু মই গাইছিলোঁ ছোৱালীক লৈ পেলাই বা মানুহক লৈ। এটা আছিলে সেই মানে দুজনী ল'ৰা ছোৱালীয়ে ভাল পায়, ল'ৰাটো মানে ওখ পাখ শকতাবত, আৰু ছোৱালীজনী আছিলে সৰু আৰু সৰু মায়ে তাইৰ নাম। ঐ কোন ৰূপহী তাই, তাই যে সৰু মায়, তাই মন দিছিলে মন বৰকে মনৰ মৰম পাই, এই ভাল যোৰাটো পাই কি যে ৰং লাগিছে চাই, সি যে ওখ পাখ শকত আৱত তাই যে সৰু মাই। এইবিলাক থ্ৰয়িং মোক এওঁ শিকাইছিলে, এই থ্ৰয়িংবিলাক প্লাছ মই বিহু গাবলৈ ল'লোঁ, তাত মই বহুত থ্ৰয়িং পালোঁ, কাৰণ মই এনেকুৱা গোৱা নাছিলোঁ আগতে। বিহু গাবলৈ লোৱা কথা কওঁতে মই এগৰাকী অসমৰ বিশিষ্ট শিল্পীক মনত পেলাইছোঁ, আমাৰ মাজত তেওঁ নাই এতিয়া, অনিমা ভট্টাচাৰ্যী। অনিমা ভট্টাচাৰ্যী বিহুৰ মানে কি ৰাণী আছিলে, বিহু সম্ৰাজ্ঞী কওঁ বা কি কওঁ, বিহু গীত গোৱাৰ, যেনেকৈ খগেন্দা আছিলে পিছত, তেওঁৰ পৰা মই বহুত শিকিছিলোঁ। তাৰপিছত মই ডেৰ ঘণ্টা সময় কণ্টিনিউৱাছলি বিহু গাবলৈ পৰা হৈ গৈছিলোঁ। আৰু এই নাচ বান্দৰ নাচত এনেকুৱা থ্ৰয়িঙেই আছে, এই যে বান্দৰ নচুৱাই লৈ ফুৰে মানুহজন, তেওঁতো কাৰো কাৰণে বান্দৰ বান্দৰী এহাল আছে, তেওঁ লৈ ফুৰে পইচাৰ কাৰণে, জীৱিকা উপাৰ্জন, আৰু তেওঁৰ প্ৰতিটো কাৰো কোনো ইণ্টাৰেষ্ট নাই। কি
1: ইণ্টাৰেষ্ট আছে,
0: আৰু তাৰ মাজতে আকৌ তাহাঁতৰ প্ৰেম প্ৰীতিৰ কথাও কৈছে, বান্দৰৰ প্ৰেম প্ৰীতি। কিন্তু এই যে ফুটাই তুলিব লাগে ছবিবিলাক, এইবিলাক বস্তু মই এওঁৰ পৰা শিকিছোঁ জীৱনত, মোৰ বিয়াৰ পিছত, কাৰণ মই এইবোৰ গীত গাব লগা হৈছে, তাৰ পৰা বহুত শিকিছোঁ। নাচ বান্দৰ নাচ, ঐ নাচ বান্দৰী নাচ, নাচ ৰাজা নাচ ৰাণী নাচ। ইয়াতে কিছুমান শব্দ আছে, ৰহিম চাচাৰ টুকটুম ভৰত, এইবিলাক গাবলৈ অলপ দিগদাৰী, ৰহিম চাচা, চাচা শব্দ প্ৰনাউন্সিয়েশ্যন আহিব লাগিব, চাচা গ'লে নহ'ব। ৰহিম চাচাৰ টুকটুম ভৰত কঁকাল ঘূৰাই নাচ, নাচ ৰাজা নাচ ৰাণী নাচ, তিনিআলিত বাচ্চাবোৰে ঝুম পাতিছে নাচ, এইবিলাক শব্দ ইমান থ্ৰয়িং আছে ইয়াত। কিন্তু খুব ভাল লাগিছিলে গীতটি গাই, আৰু এইটো গানো ৰমেন চৌধুৰীৰ সুৰৰ বহুতখিনি আছে, এওঁৰ আছে কিছুখিনি, আৰু কম্পজিশ্যনটো এওঁৰে আছিলে, মোৰ জীৱন সংগীজনৰ, বৰ শ্ৰদ্ধাৰে সুঁৱৰি পেলাই বহুত ধন্যবাদ দিছোঁ। আমাৰ ল'ৰা ছোৱালীৰো কিছুমান অৰিহণা কিন্তু আছিলে, কাৰণ সেই সময়ত সিহঁতেও দুষ্ট আছিলে, আৰু এওঁ ল'ৰা ছোৱালীৰ লগত মিলি পেলাই দুষ্টামি কৰিছিলে, যেনেকৈ গীতবোৰ কথা কোৱা দি হৈছিল যাৰ ফলত। আৰু মোৰ এনেকৈ গীত গাওঁতে গাওঁতে এটা পৰ্যায়লৈ মই আহি গ'লোগৈ, মানে পৰিৱৰ্তন আহি গ'ল, সেই পৰিৱৰ্তনটো এওঁৰ গীতবিলাকে মোক কৰিছে, এওঁৰ থ্ৰয়িংবোৰ মোক শিকাইছিলে। যেনেকৈ দুই কিছুমান গীত ছোৱালীয়ে ল'ৰাই গোৱা গীত ছোৱালীৰ, যেনেকৈ সি ঝুনে ভূত নে মোকক চাঙৰ, সি উখা নে ফেক নে তুৱেন চাঙৰ, মই নাপাওঁ চিনি, এইটো ছোৱালীয়ে গোৱা গীতৰ ধৰণৰো আছিলে, এই ল'ৰাই গোৱা গীতৰ ধৰণৰো আছিলে, দুয়োটাৰ মানে কেনেকৈ হ'ব, ছোৱালীয়ে গীত গালে কেনেকুৱা হ'ব আৰু ল'ৰাই গালে কেনেকুৱা হ'ব, কাৰণ এওঁ গীত গাইছিলতো, এওঁ খুব সুন্দৰ গাইছিলে, অনুষ্ঠানবিলাকতো মোৰ লগত এওঁ গীত গাইছিলে, কেতিয়াবা গীত নগোৱা হ'লে মই ইণ্টাৰভিউত হৈ থাকোঁতে মই আঁতৰি দিছিলোঁ যে মই এইখিনি নাগাওঁ তুমি গাবা, কিন্তু এনেকুৱা আমাৰ আণ্ডাৰষ্টেণ্ডিং আছিলে। গতিকে এওঁৰ যিবিলাক থ্ৰয়িং আছিলে মই লৈছিলোঁ, যিবোৰ মোক শিকাইছিলে যে এইটো বস্তু এনেকৈ কোৱা, ঐ কোন ৰূপহী, এইবোৰ মই এওঁৰ পৰা শিকিছিলোঁ।

0: এইবিলাক আজি ৰাতি ঝুমুৰ আছে দুই নম্বৰ লাইনত এইট্ৰিং লাইনত ৰূপাই বাগিচাত এইবোৰ এওঁৰ পৰা শিকা ট্ৰিং ঝুমুৰ তালৰ ট্ৰিং আৰু বিহু গানৰ বিহু টাইপৰ ট্ৰিংবোৰ যিবোৰ মই পাইছিলোঁ আৰু এই কথা কোৱাৰ দৰে যিবোৰ ট্ৰিং আছিলে মই আগতে কৈছোঁ তোমাক ঘৰখনৰ এই মোৰ দেউতাই মানে সদায় ৰিয়াজ কৰোঁতে মা দেউতা বাৰাণ্ডাত বহি থাকে মোৰ ৰিয়াজৰ ৰুম গানৰ ৰুম বেলেগ আগৰ পৰা বেলেগ আৰু মোৰ কেনেকুৱা হৈছে কোনটো কি ক'ব লাগে এইটো শব্দ এনেকুৱা হ'লে ভাল হ'ব এনেকুৱা কথাবোৰ শিকাইছিল কিন্তু এওঁক পাই পেলাই মই সেইখিনিৰ মোৰ পূৰ্ণতা আহিলে মোৰ যিখিনি কথা কোৱা দি গাব লাগে বা আৰু ভূপেন্দ্ৰৰ লগতো মই কিছুখিনি শিকিলোঁ এনেকৈ এওঁৰ পৰা এওঁৰ জীৱনত পোৱাৰ পৰা মোৰ বহুতখিনি পৰিৱৰ্তন হ'ল গোৱাৰ এওঁৰ পৰা মোৰ বহুত শিকিলোঁ মই আৰু বিশেষকৈ এনেধৰণৰ গীতৰ থ্ৰয়িং এওঁ মোক শিকাইছে
1: ঠিক আছে বাইদেউ আমি পঞ্চম খণ্ড সামৰিছোঁ কিন্তু আজিতো বান্দৰ নচুৱাই শেষ সামৰিম আজি আমি শেষ কৰিছোঁ পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ নাচ বান্দৰ নাচ নাচ

0: শিকিলোঁ। এনেকে এওঁৰ পৰা, এওঁৰ জীৱনত পোৱাৰ পৰা মোৰ বহুতখিনি পৰিৱৰ্তন হ'ল গোৱাৰ। এওঁৰ পৰা মোৰ বহুত শিকিলোঁ মই, আৰু বিশেষকে এনেধৰণৰ গীতৰ থ্ৰয়িং এওঁ মোক শিকাইছে।
1: ঠিক আছে বাইদেউ, আমি পঞ্চম খণ্ড সামৰিছোঁ, কিন্তু আজিতো বান্দৰ নচুৱাই শেষ সামৰিম। আজি আমি শেষ কৰিছোঁ, পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ নাচ বান্দৰ নাচ, নাচ বান্দৰী নাচ এই গীতটিৰে। কথাখিনি আপুনি কৈছে, ইয়াৰ পিছত আমি আকৌ কথা পাতিম। আপোনাৰ ভজন গজল এইটো চেপ্টাৰ আমি পতাই নাই, আমি পাতিম সেইখিনি কথা, আৰু কিছু কথা আছে ইয়াৰ পিছত। আজি পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ।
0: নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবোৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবোৰৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: এই কাহিনী হল এগৰাকী নার্সৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি
1: নহয়, প্ৰথমে সঞ্চয়,
0: প্ৰথমে কাণ ফুলি।
1: শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনচন ফ্ৰী।
0: কিন্তু কাণ ফুলি কি হ'ব?
1: যাবানে ভিডিঅ' ইনজেকচন?
2: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45। আলাপ অনুরাগ আভরণ মোর পুরার মোর কানা। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
4: অনুভূতি মোৰ তীত ৰহণীয়া।
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456 গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত

0: কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত কালি ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ কৰা হয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। বানৰ ফলত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে 1,20,000 টকা সাহায্য হিচাপে লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাট সমজিলাত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্য তদাৰক কৰে। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনী বিতৰণ কৰা হ'ব। মন্ত্ৰী পীযুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনী আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে।
1: মুখ্যমন্ত্রী ডাঙরিয়ায় সমগ্র অসমত আমি ইলেকশনের আগতে প্রবর্তন করা 100 টকা দাইল চেনি আমি দ্বিতীয়বার কারণে অহাকালি আরম্ভ করি। যেহেতু অসমত বানপানী চলি আছে, গতিকে আরম্ভর পূর্ণ আমি কার্যসূচী করব খোঁজা নাই। মুখ্যমন্ত্রী ডাঙরিয়ায় এখন ফেয়ার প্রাইস সকলকে আহিব বা লগ মূল্য সকলকে আহিব আর এই কার্যসূচী 11:30 বজাত অসমৰ কাৰণে ৰহাৰ পৰা আৰম্ভ কৰিব।
0: যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ ঘৰফলীয়া গাঁৱৰ সৰু চৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায় উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনী বিতৰণ প্ৰক্ৰিয়াৰো প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ অভিলেখ সংখ্যক আৰ্থিক লাভ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে। অইল আৰু NRLৰ লাভে ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ লগতে দেশৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে অইল ইণ্ডিয়া লিমিটেডে এইবেলি বিগত বৰ্ষতকৈ 2.5 গুণ অধিক লাভ কৰিছে। খাৰুৱা তেলৰ উৎপাদন 11% বৃদ্ধি হোৱাৰ জৰিয়তে এই পৰিমাণৰ লাভালাভ হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা সমবায় বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। যোৰহাট পৌৰ এলেকাৰ সামগ্ৰিক উন্নয়ন, নগৰীয়া আন্তঃগাঁথনি প্ৰকল্পৰ গতি আৰু অনাময় ব্যৱস্থাৰ স্থিতি পুনৰীক্ষণ কৰা হয়। মন্ত্ৰী শ্ৰীৰায়ে জিলাখনৰ বানপীড়িত অঞ্চলসমূহৰ জনসাধাৰণে যাতে অন্ন সেৱা দিন কাৰ্যসূচীৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে সমবায় সমিতিৰ গুদামসমূহৰ কাৰ্যক্ষমতা আৰু খাদ্য সামগ্ৰীৰ মজুত আৰু বিতৰণ ব্যৱস্থাৰো বুজ লয়। দেশজুৰি আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাদী কেন্দ্ৰলৈ গৈ পেলু নিৰ্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস হোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো সুচল হয়। জল জীৱন মিছনৰ অধীনত ডিব্ৰুগড় জিলাত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি তথা কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰী কৃষ্টেন্দু পালে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।
2: मेरा एक जिद्दी पड़ोसी है, पूरी कॉलोनी ने सोलर पैनल लगवा लिए हैं, पर वो मानने को तैयार ही नहीं था कि सच में बिल जीरो आ सकता है। मैंने कहा बेटा, नाम ही है पीएम सूर्य घर मुफ्त बिजली योजना। फिर एक एक करके सबका बिजली बिल जीरो आने लगा, तब बोला अब लगवा ही लेता हूँ। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
3: हर घर सूर्य घर।
4: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ ৰাজেন গোহাঁইৰ কণ্ঠত হীৰেণ গোহাঁই লিখা এটি গীত। গীতটিৰ প্ৰযোজনা ছৈয়দ ছাদুল্লাৰ।

ৰাজেন গোহাঁইৰ কণ্ঠত হীৰেণ গোহাঁয়ে লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সবিন মেধি ৰচনা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত মামণি শৰ্মা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

0: জয়ন্ত দাসৰ কণ্ঠত অনিল কলিতাই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দীপ্তিৰাণী পেগুৰ কণ্ঠত সত্যপ্ৰভা দাসে লিখা এটি গীত।

দীপ্তিৰাণী পেগুৰ কণ্ঠত সত্যপ্ৰভা দাসে লিখা গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক কৌস্তুভমণি শইকীয়া ৰচনা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাত সদানন্দ গগৈৰ কণ্ঠৰ এই গীতটি।

সদানন্দ গগৈৰ কণ্ঠত কৌস্তুভমণি শইকীয়াই লিখা গীতটি শুনিলে। এই গীতটিৰেই সামৰা হ'ল আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা এশলৈ বৃদ্ধি, ৰাজ্যৰ বিভিন্ন অংশত হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ, দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী, যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু মোহন বাগানৰ পাছতে এফ চি ৰেংদাইৰ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ

0: কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। জিলাখনৰ 6টা ৰাজহচক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ৰ থনশিৰি আৰু জামুগুৰিত দৈয়াং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হ'ব। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত কালি ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ কৰা হয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। বানৰ ফলত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে 1,20,000 টকা সাহায্য হিচাপে লাভ কৰিব বুলিও শ্ৰীবৰাই প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাট সমজিলাত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্যৰ তদাৰক কৰে। শ্ৰীবৰাই কুৰুৱাবাহী, চিনাকান, হিঙাদৰীয়া, নগেয়াপাৰ আদি অঞ্চল পৰিদৰ্শন কৰে। তেওঁ লগতে আশ্ৰয় শিবিৰত বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালে সাহায্য আগবঢ়োৱা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: বানপানীত যি হাউচ ডেমেজ হৈছিল, সেই হাউচ ডেমেজমেণ্ট যি এছেছমেণ্ট বানপানী অধ্যুষিত কেওটা এলেকাত আজি আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যোৰহাটত যিখন সভা অনুষ্ঠিত হৈছিল, সেই সভাতেই সিদ্ধান্ত হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত শিবিৰত নোযোৱাকৈও ইয়াত থাকিলেও তেওঁৰ ৰিলিফৰ কাৰণে যিখিনি কৰিব লাগে প্ৰশাসনে সেইখিনি কৰিব। য'ত য'ত যিবিলাক স্কুল ক্ষয় ক্ষতি হয় এইবিলাক সকলোৱে পাব, স্কুলেই হওক বা তেনেকুৱা নামঘৰ মঠ মন্দিৰ আছে সকলোখিনি পাব। আৰু যিবিলাকৰ একেবাৰে হাউচ নাইকিয়া হৈ গৈছে, উটি গৈছে, সেইবিলাকেতো নতুন ঘৰ পাব আৰু যদি অলপ ডেমেজ হৈছে সেই হিচাপত পাব।
0: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি নাজিৰা সমষ্টিৰ হালুৱা টিঙৰ আমগুৰি চাহ বাগিচাৰ 8 নম্বৰ ৱাৰ্ডত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্যৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈকে চৰকাৰীভাৱে নিয়োজিত জৰীপ কৰ্মীসকল গৈ তথ্য সংগ্ৰহ কৰিব। কোনো ভুক্তভোগীয়ে যাতে এই জৰীপৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই জৰীপৰ বাবে এটা এপ মুকলি কৰা হৈছে আৰু এপৰ জৰিয়তেহে সকলো তথ্য লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ হৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগ পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁলোকৰ ছেলফি হৰ হৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহান জনাইছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ হৰ তিৰংগা অভিযানৰ অংশ হিচাপে তিৰংগ পতাকা সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগা যাত্ৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা যাত্ৰা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকাৰ সন্মান অক্ষুণ্ণ ৰাখি দেশৰ ঐক্য, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি আনুগত্য পুনৰ দৃঢ় কৰিবলৈ সকলোকে আহান জনায়। শ্ৰীভূমি জিলাত আজি তিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আৱৰ্ত ভৱন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰ বিষয়বস্তুৰ তিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টত বিয়লি সাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তু লৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু

0: বিহিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাইগভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। চিৰাং জিলাৰ সদৰ আৰু কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা হৰ ঘৰ তিৰংগা অভিযানত কালি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে চিৰাঙৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে।
1: সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি চিৰাং জিলা প্ৰশাসনে কালি 9 আগষ্টৰ পৰা আগন্তুক 17 আগষ্টলৈ বিভিন্ন কাৰ্যসূচী অৰ্থাৎ হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে। কালি জিলা সদৰ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কাজলগাঁও বজাৰলৈ এক পদযাত্ৰা অৰ্থাৎ হৰ্ষৰ তিৰংগা পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ইয়াৰ লগে লগে চিৰাং জিলাৰ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জিলা আয়ুক্ত গকুল চন্দ্ৰ বৰ্মাই প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু জিলাখনৰ গাঁৱে ভূঞে হৰ্ষৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
0: কাছাৰ জিলাৰ শিলচৰত কালি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰচাইকেল সমদল উলিওৱা হয়। এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিড কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়াকৰ্মী উপস্থিত থাকে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। তদুপৰি ঐক্য তথা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা শক্তিশালী কৰাৰ বাবে ত্ৰিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মণিপুৰতো কালি হৰ ঘৰ তিৰংগা অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ সময়ছোৱাত দেশৰ তিৰংগ পতাকাৰ প্ৰতি সন্মান জনোৱাৰ লগতে দেশাত্মবোধৰ চেতনাই জনসাধাৰণক আলোড়িত কৰাৰ প্ৰয়াস কৰা হৈছে। এই সময়ছোৱাত জনসাধাৰণে তেওঁলোকৰ বাসগৃহত তিৰংগ পতাকা উত্তোলন কৰিব। কালি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে পশ্চিম ইম্ফল জিলাত থকা নিজৰ বাসগৃহত পতাকা উত্তোলন কৰি এই অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ ৰাজ্যবাসীক ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিবলৈ আহান জনায়। এই অভিযানত বিজেপি নেতা অজিত গোপাচাৰে, ৰাজ্যখনৰ সাংসদ এ সাৰদাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ পূব ইম্ফল, জিৰিবাম, চুৰাচান্দপুৰ আৰু ননেই জিলাতো কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কৰা হ'ব। মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনি আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে।
2: আমি ইলেকশ্যনৰ আগতে প্ৰৱৰ্তন কৰা 100 টকা দাইল চেনি আমি দ্বিতীয়বাৰৰ কাৰণে অহাকালি আৰম্ভ কৰিম। যিহেতু অসমত বানপানী চলি আছে, গতিকে আৰম্ভৰ পূৰ্ণ আমি কাৰ্যসূচী কৰিব খোজা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ফেয়াৰ প্ৰাইজ চকুলৈকে আহিব বা সুলভ মূল্য গোটাবলৈকে আহিব আৰু এই কাৰ্যসূচী 11:30 বজাত অসমৰ কাৰণে ৰহাৰ পৰাই আৰম্ভ কৰিব।
0: যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ খৰফলীয়া গাঁৱৰ সৰুচৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায় উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনি বিতৰণ প্ৰক্ৰিয়াৰো বুজ লয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা সমবায় বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। যোৰহাট পৌৰ এলেকাৰ সামগ্ৰিক উন্নয়ন, নগৰীয় আন্তঃগাঁথনি প্ৰকল্পৰ গতি আৰু অনাময় ব্যৱস্থাৰ স্থিতি পুনৰীক্ষণ কৰা হয়। মন্ত্ৰী শ্ৰীৰায়ে জিলাখনৰ বানপীড়িত অঞ্চলসমূহৰ জনসাধাৰণে যাতে অন্ন সেৱা দিন কাৰ্যসূচীৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। দেশজুৰি আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনৱাড়ী কেন্দ্ৰলৈ গৈ পেলু নিৰ্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহান জনাইছে। উল্লেখযোগ্য যে পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস পোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো সুচল হয়। এফ চি ৰেংদাইয়ে মোহন বাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্ৰাও এফ চিয়ে ভাৰতীয় নৌসেনা দলক 2-1 গ'লত পৰাস্ত কৰাৰ লগে লগে এফ চি ৰেংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। প্ৰতিযোগিতাত আজি বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ চিৰ খেলত এছ চি দিল্লীয়ে বায়ুসেনা

0: ফুটবল দলৰ বিৰুদ্ধে খেলিব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপৰ অন্তিমখন খেলত মোহন বাগান চি এ আই এছ এফৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ দৈনিক বাতৰি কাকতে বানত ক্ষয় ক্ষতিৰ জৰীপ, কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহাৰ সোণৰ পদক, ৰাজ্যখনৰ বান পৰিস্থিতি তথা বানত মৃত্যুৰ বাতৰি, বানৰ সময়ত খাদ্যবস্তুৰ মূল্যবৃদ্ধি আদি বাতৰিসমূহ ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বানৰ সময়ত মূল্যবৃদ্ধিৰ বাতৰিটো দুমাহতে 30% পৰ্যন্ত চাউলৰ দাম বৃদ্ধি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কেন্দ্ৰীয় সাহায্য তালিকাত 14 দুৰ্যোগ নাই নৈ খহনীয়া শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহাৰ সোণৰ পদক অৰ্জন কৰা বাতৰিটো দৈনিক জনমভূমি কাকতখনে বিশ্ব জিনিলে অসম কন্যাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। ৰাজ্যখনত বৰ্তমানলৈকে বানত মৃত্যুৰ সংখ্যা 100ৰো অধিক স্পৰ্শ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনি অসমলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত, বৃহৎ বৃহৎ গাঁত, উজনিলৈ যোৱা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথে মাতিছে বিপদ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত দৈনিক অসম কাকতখনে প্ৰকাশ কৰিছে। ৰাজ্যত আৰম্ভ হোৱা বানত ক্ষয় ক্ষতিৰ জৰীপৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতখনে ছাৰ্ভে টু এছেছ ফ্লাড ডেমেজ বিগিনছ ইন ষ্টেট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতখনেও প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। লোকপিয়লৰ কাৰ্যত শিক্ষক নিযুক্তি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে বিদ্যালয়ে বিদ্যালয়ে শিক্ষক শূন্য কৰি ৰাজ্যত লোকপিয়লৰ যুঁজা শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত বিশেষভাৱে প্ৰকাশ কৰিছে। আহক আমি এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ওদালগুৰি সদৰৰ মধ্য ওদালগুৰি ৰাখাল নামঘৰৰ সভাপতি বিশিষ্ট নাগৰিক সুছেন ওজাৰ যোৱা নিশা আকস্মিকভাৱে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত বি পি এফৰ ওদালগুৰি ব্লক সমিতিৰ সভাপতি ওজাৰ বিয়োগত ভালেসংখ্যক ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 100লৈ বৃদ্ধি। ৰাজ্যৰ বিভিন্ন অংশত হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ। দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী। যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু মোহন বাগানৰ পাছতে এফ চি ৰেংদাইৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তিক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কোকৰাঝাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে কোকৰাঝাৰৰ পৰা আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী। সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাতো 2027 চনৰ লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া চলি আছে। যোৱা 2 আগষ্টৰ পৰা আৰম্ভ হোৱা এই সুবিধা 16 আগষ্ট 2026 পৰ্যন্ত উপলব্ধ থাকিব। এই সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীৰ এক প্ৰতিবেদন।
2: সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাতো 2027 চেঞ্চাছৰ চেল ইমুনাইজেশ্যন প্ৰক্ৰিয়া জৰি আছে। 2 আগষ্টৰ পৰা আৰম্ভ হোৱা এই সুবিধা 16 আগষ্ট 2026 উপলব্ধ থাকিব। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জনাই যে 2027 চেঞ্চাছ ডিজিটেল পদ্ধতিৰে মোবাইল এপ্লিকেশ্যন আৰু অনলাইন পৰ্টেলৰ জৰিয়তে অনুষ্ঠিত হ'ব। নাগৰিকসকলে অফিচিয়েল চেল ইনুমেৰেশ্যন পৰ্টেলত গৈ OTP ভেৰিফিকেশ্যনৰ জৰিয়তে লগইন কৰি প্ৰয়োজনীয় ঘৰ আৰু পৰিয়ালৰ তথ্য পূৰণ কৰি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। তথ্য ছাবমিট কৰাৰ পিছত জেনেৰেট হোৱা চেল ইনুমেৰেশ্যন ID সুৰক্ষিতভাৱে ছেভ কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। চেঞ্চাছৰ প্ৰথম পৰ্যায়ত হাউচ লিষ্টিং আৰু হাউজিং চেঞ্চাছ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ 2026 অনুষ্ঠিত হ'ব। এই সময়ত ইনুমেৰেটৰসকলে ঘৰে ঘৰে গৈ ঘৰ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিব। দ্বিতীয় পৰ্যায়ৰ পপুলেশ্যন ইনুমেৰেশ্যন 2027 ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, য'ত জিলাখনৰ প্ৰতিটো বাসিন্দাৰ তথ্য সংগ্ৰহ কৰা হ'ব। জিলা আয়ুক্তই জিলাবাসীক 16 আগষ্টৰ আগতে চেল ইনুমেৰেশ্যন সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লগা ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰ ষ্টাফক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাবাসীক চেঞ্চাছত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সঠিক তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায়।
1: BTC নতুনকৈ গঠন কৰা বড়োলেণ্ড ভিজিলেন্স কমিটি আৰু বড়োলেণ্ড মনিটৰিং কমিটিৰ এখন বৈঠক BTC সচিবালয়ত মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীৰ এক প্ৰতিবেদন।
2: BTC নতুনকৈ গঠন কৰা বড়োলেণ্ড ভিজিলেন্স কমিটি আৰু বড়োলেণ্ড মনিটৰিং কমিটিৰ এখন বৈঠক BTC ছেক্ৰেটেৰিয়েটৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অলপতে অনুষ্ঠিত হয়। বৈঠকত প্ৰাক্তন বিধায়ক, প্ৰাক্তন MCLA আৰু দুখন কমিটিৰ সদস্যসকল উপস্থিত থাকে। বৈঠকত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীন BTC এলেকাত ৰূপায়ণ কৰাৰ উন্নয়নমূলক প্ৰজেক্ট আৰু কল্যাণমূলক আঁচনিবোৰৰ স্বচ্ছতা, দায়বদ্ধতা আৰু গুণগত মান নিশ্চিত কৰাৰ লক্ষ্যৰে কমিটি দুখন গঠন কৰা হৈছে। তেওঁ চৰকাৰী ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে আঁচনিৰ সুবিধা প্ৰকৃত হিতাধিকাৰীয়ে সময়মতে আৰু সমন্বয় লাভ কৰাৰ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। BTC মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে BTR জিলা আৰু মুকুমাত আঁচনি আৰু উন্নয়নৰ কাম কাজ মনিটৰিং কৰি সমন্বিত উন্নয়ন নিশ্চিত কৰিবলৈ আহ্বান জনায়।
1: BTC মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে চিফ ৰিলিফ ফাণ্ড নামৰ এক কল্যাণমূলক আঁচনি মুকলি কৰে। BTC এলেকাৰ আৰ্তজনক আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে এই পুঁজি গঠন কৰা হৈছে। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: এই পুঁজি BTC এলেকাৰ আৰ্থিকভাৱে অসুবিধাগ্ৰস্ত আৰু প্ৰয়োজনত থকা মানুহক আৰ্থিক সাহায্য কৰিবলৈ গঠন কৰা হৈছে। পুঁজিৰ জৰিয়তে দৰিদ্ৰ মানুহক সাহায্য, চিকিৎসা আৰু চিকিৎসাৰ ক্ষেত্ৰত সাহায্য আৰু দুৰ্যোগৰ সময়ত ৰিলিফ দিয়া হ'ব। ধৰ্ম, জাতি, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে ই সাহায্য দিয়া হ'ব। BTC মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে জনসাধাৰণ, বিভিন্ন সংগঠন আৰু শুভ সাংসীসকলক পুঁজিলৈ দান আগবঢ়াবলৈ আহ্বান জনায়। পুঁজিলৈ দান আগবঢ়াবলৈ www.chiefreliefund.in যোগাযোগ কৰিব পাৰে। সহায়ৰ বাবে 9435027116 নম্বৰত যোগাযোগ কৰিব পাৰে।
1: এতিয়া সময় হ'ল জিলা ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো অসমীয়া আৰু হিন্দী ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত।

দিগন্ত ভাৰতীৰ কণ্ঠত হিয়াৰ দাপোনত তোমাৰেই ছবিৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক লাকী আলী আৰু সুনিধি চৌহানৰ কণ্ঠত চোৰ ছবিখনৰ এটি গীত।

লাকী আলী আৰু সুনিধি চৌহানৰ কণ্ঠত চোৰ ছবিখনৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জীৱন পাটৰ লগৰী ছবিখনত জুবিন গাৰ্গে কণ্ঠদান কৰা এই গীতটি।

0: জীৱন বাটৰ লগৰী ছবিখনত জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটি শুনিলে। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

পুনৰ আহিছোঁ চিত্ৰগীতৰ মাজলৈ। ৰেখা ভৰদ্বাজ আৰু জাভেদ আলীয়ে কণ্ঠদান কৰিছিল ৰাৱণ নামৰ ছবিখনত। শুনো আহক ছবিখনৰ এই গীতটি।

ৰেখা ভৰদ্বাজ আৰু জাভেদ আলীৰ কণ্ঠত ৰাৱণ ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক তৰালী শৰ্মাৰ কণ্ঠত বসুন্ধৰা ছবিখনৰ এটি গীত।

তৰালী শৰ্মাৰ কণ্ঠত বসুন্ধৰা ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কে কেৰ কণ্ঠত ডন টু ছবিখনৰ এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ। নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাব।
2: মেৰ নাম সোনা কিন্নৰ, মই বিহাৰ চে আই হু, মধুবনী জিলা চে। মই ইয়াহাঁ পে গুৱাহাটী মে 10-12 সাল হো গিয়া। মই মেৰে পেৰেণ্টছ লোক মুঝে একচেপ্ট নাই কিয়ে, তো মই ইধাৰ গুৱাহাটী মে আকে মাংগতি হু, খাতি হু, ইয়াহি মেৰা নাম।
1: যদিও আমাৰ উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ ব্যক্তিসকলক সমাজৰে এক অংগ হিচাপে স্বীকৃতি প্ৰদান কৰিছে, তথাপিও সমাজ এখন পৰিৱৰ্তন হোৱালে কিছু সময় লাগে আৰু এই সময়খিনিত অকণমান জটিল হৈ পৰে। গতিকে আপুনি এই সময়ছোৱাত, অৰ্থাৎ আপোনালোকক যেতিয়া মানুহে চায়, আপোনালোকে যেতিয়া মানুহৰ ওচৰলৈ যায়, তেওঁলোকে নিশ্চয়কৈ প্ৰথমে এটা বেলেগ ধৰণেই আপোনালোকক লয়। সেই চকুৰ চাৱনিটো আপুনি কিদৰে গ্ৰহণ কৰে?
2: बुरा लगता है, बुरा तो किसी को भी लगेगा ना, कुछ भी बोलने से बुरा लगेगा, लेकिन क्या करेंगे, अब हम लोगों को सहने का आदत हो गई है, समझ गए।

0: हैं कि कितना भी हम लोग अच्छे से रहें, चाहे प्यार से रहें, लोग मुझे हिजरा, किन्नर, छक्का ये बोलेंगे बोलेंगे। लोग को बोलने का काम है, लोग बोलेंगे, हम लोगों को सुनने का काम है, हम लोग सुनेंगे बस।
1: আপুনি যে সাধাৰণ মানুহখিনিতকৈ অকণমান পৃথক, সেই অনুভূতিটো কেতিয়া আহিল?
0: একচুৱেলি জব 10 সাল কে হুৱে তো মেৰে মম্মী পাপা তো নহীঁ বতায়ে, বট মেৰে গাঁও সমাজ কে লোক, জেছে কি মেৰে পড়োশি লোক বোলে কি তুম কিন্নৰ হে, তো মুঝে থোড়া সা শৰম লগা। মেৰে মা বাপ নে মুঝে নহীঁ ভগায়া, লেকিন বট থোড় দেৰ কে লিয়ে মেনে আপনে আপকো সোচা কি জব মুঝে এসে বোলতে হ্যাঁ লোক, তো মুঝে ইয়াহাঁ ইস ইন লোগোঁ কে সাথ মে মুঝে রহনা নহীঁ সহী লগা, ইসিলিয়ে মে কিন্নৰ সমাজ মে আকৰ কে মে ৰহতি হুঁ।
1: আপোনাৰ কেতিয়াবা সেই শৈশৱৰ ঘৰখনলৈ মনত পৰে নে?
0: বহুত ইয়াদ আতি হে, কিছে নহীঁ ইয়াদ আয়ে, মা বাপ কা বহুত মতলব সবকো ইয়াদ আতি হে মা বাপ কা, বাট ক্যা কৰেঙ্গে।
1: 8-9-10 বছৰীয়া সেই সৰু লৰাজনে ডাঙৰ হৈ কি হ'ব বিচাৰে, তাৰ সপোন কি আছিল বুলি সোধো, তেতিয়াহ'লে আপুনি এই মুহূৰ্তত কি ক'ব বিচাৰে?
0: মেৰা বচপন সে থা কি মই পঢ় লিখ কে ডক্টৰ বনু, হাঁ কুছ আগে মতলব কুছ ডক্টৰ বনু, আদমি গৰীবো কা মতলব দেখোঁ, বট ইয়ে সপনা কবি পুৰা নহীঁ হ' সকতা হে না, কিয়কি মই মই আব ইস টাইম পঢ়ি লিখি নহীঁ হুঁ, মই 10 ক্লাছ তক মই 10th তক মই পঢ়ি লিখ কে ইসকে বাদ সে মই ইস লাইন মে আয়া।
1: আপুনি যিহেতু 10 বছৰ বয়সতে ঘৰখন এৰি বেলেগ এখন পৃথিৱীলৈ গুচি আহিলে, মই জানিব বিচাৰিছোঁ যে 10ম মানলৈ আপুনি পঢ়া বুলি কৈছে, গতিকে আপুনি সেই শিক্ষা ক'ৰ পৰা গ্ৰহণ কৰিছিলে?
0: হাঁ কিনাৰ সমাজনে পঢ়াই থা 10 সাল কে বাদ, ইসকে বাদ সে মই জো জো মেৰি গুৰু হে ৱো মুঝে পঢ়ায়া, লেকিন আব থোড়া সা বড়া হো গিয়া, লোক মুঝে ট্রোল করনে লগে কি তু কিন্নর হ্যা এসা ওসা হ্যা, তো ইসকে বাদ সে মাই ওয়াহাঁ সে নিকল গই। মাই বোলে নহীঁ, ইন লোগোঁ কে সাথ মে রহনে সে মেরা ইজ্জত নহীঁ, ক্যোঁকি লড়াই ঝগড়া হো জাতা থা, কোই কোই বাত কে লিয়ে মুঝে বহুত ট্রোল করতে থে, বার বার বোলতে থে কি তু কিন্নর হ্যা, ছক্কা হ্যা, তু এসা হ্যা ওসা, ইসিলিয়ে মাই ওয়াহাঁ সে নিকল গই।
1: যদি সমাজখনে আপোনালোকক আদরি লয়, তেতিয়াহলে আপোনালোকে এতিয়া যিদৰে চলি আছে সেইবোৰ কাম এৰি সাধাৰণ মানুহৰ দৰে আকৌ নতুনকৈ জীৱনটো গঢ়িবলৈ চেষ্টা কৰিবনে?
0: কিয় নহীঁ কৰনা চাহেংগে, আগৰ মুঝে এছা মৌকা মিলেগে তো জৰুৰ কৰনা চাহেংগে। এইটো বহুত খুচি কি বাত হে যে মুঝে এছা মৌকা মিল ৰহা হে, এছা মৌকা কোই দে ৰহে তো কৌন খোনা চাহেংগে। মই চাহতি হুঁ কি মুঝে এছা মৌকা মিলে যে মই পঢ় লিখ কৰকে কুছ কৰোঁ, ইয়ে সব সমাজ ইয়ে সব না কৰোঁ তো মুঝে বহুত খুচি মিলেগি, লেকিন চাহে কিতনা ভি পঢ় লিখ লো, চাহে কিতনা ভি কোই নৌকৰি ভি মিল যায়, লেকিন নাম তো ওহি ৰহেগি, লোক ইয়াহি বোলে।
1: সাধাৰণ মানুহখিনিতকৈ আপুনি যে পৃথক, আপোনাৰ জীৱনটো পৃথক, আপোনাৰ পৰিচয় বেলেগ, সেই অনুভৱখিনিক লৈ আপুনি গৌৰৱ অনুভৱ কৰেনে?
0: হাঁ বহুত কৰোঁ হে কি ভগৱান নে মুঝে এছা বনায়া, বহুত খুচি কি বাত হে কি মুঝে ভগৱান নে এছা বনায়া, মই আপনি জিন্দগি মে এছে ভি খুচ হুঁ, মুঝে বহুত আচ্ছা লাগ ৰহি হে কি মই এছে হি এছা হুঁ, ভগৱান নে মুঝে এছা বনায়া, মই আপনি আপকে লিয়ে বহুত ঠিক।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ অনুষ্ঠানটিৰ জৰিয়তে শ্ৰোতাসকলক শুনাওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
0: মই বাচ ইতনাই শুনা চাওঁগি, কুছ মাকে মাকে লিয়ে শুনা চাওঁগি, মাকে লিয়ে কি মা আপনি বচ্চো জব জব কোই বচ্চা বিছড় যাতা হ্যাঁ তো মা কো ভি তকলিফ হতা হ্যাঁ আর বচ্চো কে ভি তকলিফ হতা হ্যাঁ, ক্যোঁকি মই মা কে লিয়ে ইসলিয়ে বোল রহি হুঁ ক্যোঁকি মই মুঝে মা বাপ কা বহুত ইয়াদ আ রহি হুঁ।
1: সঁচাকৈ আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। ইমান সুন্দৰকৈ আপুনি আমাক কথাবোৰ কৈছে, আপোনাৰ সপোনৰ কথা, আপুনি কিদৰে ঘৰখনক এতিয়াও মনত পেলায়, কিদৰে আপুনি এটা সুন্দৰ জীৱন এটা আপুনিও জীয়াব বিচাৰে, আপোনাৰ ইমানখিনি কষ্টৰ পিছতো যে আপুনি আশাবাদী হৈ আছে সেই কথা গম পাই বিশেষকৈ ভাল লাগিল। আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয়কৈ আপোনাৰ কথাখিনি শুনি ভাল পাইছে। এই অনুষ্ঠানটিৰ জৰিয়তে মানুহক জনাৰ আমাৰ যি অকণমানি প্ৰচেষ্টা আছিল, আছে আৰু অনাগত দিনলৈও থাকিব, হয়তো আজি সেয়া সম্ভৱ হৈছে। বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ, বিভিন্ন ধৰণৰ মানুহৰ সৈতে কথা পাতোঁ, কিন্তু আপোনালোকৰ দৰে মানুহৰ সৈতে কথা পতাৰ বা আপোনালোকক জনাৰ ইমান সুবিধা পোৱা নাযায়। গতিকে শেষত আপুনি আমাৰ শ্ৰোতাসকলৰ উদ্দেশ্যে কি ক'ব বিচাৰিব?
0: মই বস ইতনাই কহনা চাহতি হুঁ, সবিকো প্ৰণাম, নমস্তে, বহুত খুচি হুই মুঝে জো আপলোগোনে মুঝে মেৰা ইণ্টাৰভিউ লি, লেকিন আপলোগ কিন্নৰ কো ভি সুনিয়ে কি কিন্নৰ ভি এক ইনচান হে, কিতনা লোগ ঘৃণা কৰতে হে হম লোগোঁ সে, लेकिन नहीं, हम लोग भी बहुत दिल के फ्रेश है, हम लोग भी किसी के साथ

0: নমস্কাৰ, হাতে বাতে সুৰৰ আবিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। মই আপোনাৰ পৰা প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ।
1: নমস্কাৰ, মোৰ নাম হিমাশ্ৰী শৰ্মা, মই গুৱাহাটীৰ নুনমাটিত থাকোঁ আৰু মই অলপতে বি এড ডিগ্ৰী পাছ কৰিলোঁ।
0: হয়, 15 আগষ্ট বুলি ক'লেই আমাৰ মনলৈ প্ৰথমে অহা শব্দটোৱেই হ'ল স্বাধীনতা, এখন দেশৰ স্বাধীনতা, যি স্বাধীনতাৰ বাবে অসংখ্য লোকে ত্যাগ আৰু সংগ্ৰাম কৰিছিল। গতিকে মই আপোনাৰ সৈতে এই বিষয়ে অকণমান কথা পাতিব বিচাৰিছোঁ। আপুনি বৰ্তমান সময়ত দেশ এখনৰ স্বাধীনতা বুলিলে কি বুজে?
1: এতিয়া স্বাধীনতা বুলি ক'লে সাধাৰণতে আমি এইটোৱে বুজো যে আমি যদি মনে বিচৰা কাম আমি নিজৰ মতে কৰিব পাৰোঁ, কোনো বাধা বিঘিনি নোহোৱাকৈ, কাকো প্ৰব্লেম নিদিয়াকৈ, সেইখিনি স্বাধীনতা বুলি আমি ভাবোঁ। কিন্তু বৰ্তমান আমি যদি দেশৰ ক্ষেত্ৰত কওঁ, দেশৰ ক্ষেত্ৰত গ'লেও সেইখিনি কথাই হ'ব যে আমাৰ দেশৰ মানুহখিনি যদি যি কাম কৰি আছে বা যি অধিকাৰ আছে, সেই অধিকাৰ বা কামখিনি যদি তেওঁলোকে কোনো প্ৰব্লেম নোহোৱাকৈ, কোনো বাধা বিঘিনি নোহোৱাকৈ বা কোনো অশান্তি নোহোৱাকৈ কৰিব পাৰিছে, সেয়াই স্বাধীনতা।
0: হয়, এই মুহূৰ্তত যদি মই আপোনাক শৈশৱৰ কথা সোধো, শৈশৱত স্বাধীনতা দিৱস কিদৰে উদযাপন কৰিছিল, কি মনোভাৱ আছিল সেই সময়ত আৰু বৰ্তমান সময়ত কিদৰে পালন কৰে, কি ক'ব বিচাৰিব?
1: হয়, আচলতে যেতিয়া আমি সৰু আছিলো, স্পেচিয়েলি আমি যেতিয়া স্কুলত আছিলো, তেতিয়া মানে ভাল লগা কথাটো আছিল কি, আচলতে আমি স্বাধীনতা মানে কি গম পোৱা নাছিলো আৰু সেইটো কাৰণে আমাৰ স্বাধীনতা আছিল। মানে আমি বুজি পোৱা নাছিলো যে স্বাধীনতা কি, কিন্তু সকলোতকৈ বেছি স্বাধীনতা কিন্তু আমাৰ সেই সময়তে আছিল। কাৰণ আমি স্বাধীনতা দিৱস বুলি ক'লে আমি ভাবো যে আমাৰ এনেকুৱা হয় যে স্কুলত আমাৰ প্ৰিপেৰেশ্যন হ'ব, প্ৰিপেৰেশ্যন কেতিয়াবা ডাঙৰ ফাংচন হয় আৰু কেতিয়াবা ফাংচন নহ'লেও ধৰি লওক জাতীয় পতাকা উত্তোলন কৰিব। আমাক আমাৰ বাইদেউ ছাৰবিলাকে কৈছিলে যে তোমালোকে ফুল লৈ আহিবা, ৰং লৈ আহিবা, বা হাতত সৰু সৰু আমাক পতাকা দিছিল বা পতাকাৰ বেজ দিছিল, মোৰ সেয়া মনত আছে সেইবোৰ। আৰু যিহেতু মই এগৰাকী দাংগনা হয়, মই সত্ৰীয়া কৰোঁ, সেইকাৰণে মোৰ মনত আছে যে মই প্ৰায়ভাগ স্কুলত মানে এনেকে স্বাধীনতা দিৱসত মই নৃত্য প্ৰদৰ্শন কৰিছিলোঁ আৰু সেইটোৱে মোৰ কাৰণে সকলোতকৈ ভাল লগা সময় আছিল যে এনেকুৱা এটা মহান দিনত, আমাৰ কাৰণে এইটো মহান দিন, তো এই মহান দিনটোত যে মই মোৰ নিজৰ স্বাধীনতাটো কেনেকে দেখুৱাব পাৰিছোঁ, যে মই নৃত্যৰ থ্ৰুৰে দেখুৱাব পাৰিছোঁ, সেইবিলাক স্মৃতি আমাৰ বহুত মানে সুকীয়া আছিল আৰু সেইবোৰ স্মৃতিৰ লগত বৰ্তমান সময়টো মানে খাপ নাখায় আমাৰ সেই সময়বিলাকৰ লগত। এতিয়া কথাটো হ'ল, প্ৰথমতে আজিৰ পৰা যদি মই 5-6 বছৰ আগৰ কথা কওঁ, তেতিয়াহ'লে তেতিয়ালৈকেও আমি স্বাধীনতা দিৱসটো এটা গৌৰৱেৰে অনুভৱ কৰিছিলোঁ, যদিও আমি এইটো সময়ত তেনেকে নিজৰ ফালৰ পৰা একো নকৰোঁ। এতিয়া ধৰি লওক ক'ৰবাত যদি স্বাধীনতা দিৱস পালন কৰা হৈছে, আমি তালে যাওঁ, তাত আমি ধৰি লওক যি প্ৰগ্ৰেম হৈছে বা যেনেকুৱা যি কাৰ্যসূচী হয় আমি তাত পাৰ্টিচিপেট কৰোঁ। আৰু আজিৰ পৰা হয়তো 4 বছৰ আগতে মই গণেশগুৰিত নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিলো স্বাধীনতা দিৱসতে। কিন্তু বৰ্তমান সময়ত আজিৰ দিনত যদি কওঁ, কোনোবা ফালৰ পৰা মানে এনেকুৱা লাগে যেন স্বাধীনতাটো ক'ৰবাত যেন নাইকিয়া হৈ গৈছে, মানে বহুত ক্ষেত্ৰৰ পৰা, যদি আমি চাওঁ পঢ়াৰ ফালৰ পৰা, যদি আমি চাওঁ আমাৰ অধিকাৰৰ ফালৰ পৰা, যদি আৰু আমি যিহেতু ছোৱালী, তেতিয়াহ'লে সেইটো ক্ষেত্ৰত আৰু বেছি ক'ৰবাত আমি এটা বন্ধ হৈ আছো যেন কোনোবা ফালৰ পৰা এতিয়াও বৰ্তমান সময়তো। সেই বস্তুটো, সেই ইণ্ডিপেণ্ডেণ্টটো, সেই স্বাধীনতাটো যেন কোনোবা ফালৰ পৰা অনুভৱ কৰিব পৰা নাই বৰ্তমান সময়ত, তো সেইকাৰণে আমাৰ এক্সাইটমেণ্টটো কমি গৈছে। আমাৰ সেই যিটো উৎসুকতা যে আমাৰ স্বাধীনতা হৈছে বা আজি আমাৰ 80 বছৰ হ'ল স্বাধীনতাৰ, সেইটো আমি মানে কোনোবা ফালৰ পৰা যেন অনুভৱ কৰিব পৰা নাই মানে বৰ্তমান সময়ত।
0: আপুনি যিহেতু ইমান ধুনীয়াকৈ কথাখিনি ক'লে, মই আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি নিজৰ জীৱনত সেই স্বাধীনতাটো অনুভৱ কৰেনে?
1: মই নিজৰ জীৱনত সেই স্বাধীনতাটো কিছু কিছু ফালৰ পৰা অনুভৱ কৰোঁ। এতিয়া মই যদি মোৰ ঘৰৰ ফালৰ পৰা কওঁ, মানে নিজৰ ব্যক্তিগত জীৱনৰ ফালৰ পৰা যদি কওঁ, ঘৰৰ ফালৰ পৰা মই যি কৰিব বিচাৰিছো মই কৰিবলৈ মানে চান্স পাইছো। মোৰ ঘৰৰ পৰা কেতিয়াও এনেকুৱাকে বাধা, মই কেতিয়াও বাধা অনুভৱ কৰা নাই মোৰ মানে মা দেউতাৰ পৰা।

0: তুমি ছোৱালী হৈ তুমি নাচিব নোৱাৰা, তুমি ছোৱালী হৈ তুমি বেছি পঢ়িব নোৱাৰা, আজিকালি দিনত নাইও বাৰু সেইটো। কিন্তু যেতিয়াই মই বাহিৰলৈ ওলাই যাম, তাতে ক'ৰবাত নহয় ক'ৰবাত মানে আমি প্ৰত্যেকগৰাকী নাৰী, প্ৰত্যেকগৰাকী ছোৱালীয়ে সেই মানে এটা ইনচিকিউৰিটি ফিল কৰো যে মই সোনকালে ঘৰলৈ যাব পৰা হ'লে ভাল আছিল, ইমান ৰাতি মই এনেকে নাযাওঁ নেকি, ইমান ৰাতিকে মই এইজন মানুহক লগ নধৰো নেকি, বা এইটো জেগাত এই ৰাস্তাটোৰে মই নাযাওঁ নেকি কাৰণ এই ৰাস্তাটোত বেছি মানুহ নাথাকে। সেইবিলাক বস্তুৱে কিন্তু আমাক মানসিকভাৱে বহুত অশান্তি দিয়ে। এতিয়া যিহেতু মই নিজৰ ব্যক্তিগত ফালৰ পৰা কৈছো, সেইবিলাক ক্ষেত্ৰত মই কিছু মই মানে স্বাধীনতাটো অনুভৱ নকৰো, কিন্তু বাকী ফালৰ পৰা মই ধুনীয়াকে মানে সেই স্বাধীনতাটো অনুভৱ কৰি আছো এটা লিমিটলৈ কিন্তু, আৰু সেইটো বহুত দুখৰ বিষয় মোৰ মতে।
1: হয়, সমাজৰ সেই অদৃশ্য শিকলিডাল ভাঙিবলৈ আমি সদায় চেষ্টা কৰি আছো। আজি আপুনি বৰ্তমানৰ নাৰী হয়, আপুনি সেই শিকলিডাল কিদৰে ভাঙিবলৈ চেষ্টা কৰি আছে বা আপোনাৰ নিজাববীয়া কি প্ৰচেষ্টা আছে এই ক্ষেত্ৰত?
0: হয়, এতিয়া যিহেতু আমাৰ এই বস্তুটো আমাৰ প্ৰত্যেক, আমি যিমানে অপেন মাইণ্ডেড নহওঁ কিয়, প্ৰত্যেকৰে মনত ক'ৰবাত নহয় কোনোবা এটা কোণত সেই কিন্তু বস্তুটো আছে যে তুমি ছোৱালী হয় তুমি ভাতখিনি বনোৱা, বা তুমি ছোৱালী হয় তুমিয়ে মানে এইখিনি কাম কৰি যাব লাগিব। যিমানে অপেন মাইণ্ডেড এজন পুৰুষ নহওক কিয়, আৰু কিছুমান মহিলাও, আৰু মহিলাৰ ক্ষেত্ৰত এই ফিলিংছ থকাটো কিন্তু বহুত বিপদজনক বুলি মই ভাবো। এটলিষ্ট আমি মহিলাখিনিৰ মনত এই ফিলিংছটো আমি থাকিব নালাগে। এতিয়া ঘৰ এখনৰে কথা যদি মই উদাহৰণ দিওঁ, এতিয়া ঘৰ এখনত মহিলাখিনিয়ে বাহিৰতো কাম কৰে ভিতৰতো কাম কৰে, কিন্তু পুৰুষজনে সেই প্ৰেচাৰটো নাপায়। এতিয়া মই যদি ব্যক্তিগত ফালৰ পৰা কথাটো কওঁ, তেতিয়াহ'লে মই মাত মাতিব লাগিব, মই ক'ব লাগিব যে এইখিনি কাম কেৱল মোৰ নহয়, এইখিনি কাম ঘৰত থকা প্ৰত্যেকজন ব্যক্তিৰে, তেওঁ পুৰুষেই হওক বা মহিলাই হওক, বা মই এইটো টাইমত ওলাই যাব বিচাৰিছো কাৰণ মোৰ কাম আছে, মই এইটো টাইমত ওলাই যাবই লাগিব, মই প্ৰত্যুত্তৰ দিব পাৰিব লাগিব, বা মই কথা ক'ব পাৰিব লাগিব। মই তেনেকে আজিলৈকে নিজৰ স্বাধীনতা তেনেকে মই খেদি গৈছো আজিলৈকে, বা মই তেনেকে কৰি আহিছো, আৰু মই তেনেকে প্ৰত্যেকগৰাকী মহিলাই তেনেকে মাত মাতিব লাগে বুলি মই ভাবো, আৰু এইটো অত্যন্ত জৰুৰী কথা মানে।
1: কিছু ক্ষেত্ৰত বৰ্তমান সমাজত যিহেতু প্ৰতিবাৰে এতিয়া বহুখিনি এৰা ধৰা চলিছে, এতিয়া নাৰীয়ে ওলাই আহি নিজৰ চিনাকি, নিজৰ পৰিচয় এটা দাঙিবলৈ চেষ্টা কৰি আছে আৰু সেয়া সম্ভৱপৰো হৈছে, কিন্তু এই ক্ষেত্ৰতে স্বাধীনতা যেতিয়াৰ পৰা লাভ কৰিছে তাৰ ফলত কিছু সংখ্যকে সেই ক্ষমতাখিনি, সেই অধিকাৰখিনি অপব্যৱহাৰ কৰা বুলি আপুনি ভাবেনে? মানে স্বাধীনতাৰ মূল্য আজিৰ প্ৰজন্মই সঁচাকে বুজি পাইছে বুলি আপুনি ভাবেনে?
0: এতিয়া সেইটো এটা বহুত মানে দৰকাৰী কথা মানে। এতিয়া মই সেইটো মানে মানে নহয় বুলিও ক'ব নোৱাৰো, কাৰণ এইটো আচলতে হৈছে। এতিয়া স্বাধীনতাৰ ক্ষেত্ৰত মই যিহেতু আমি নাৰীৰ ফালৰ পৰা কথা পাতি আছো, কিছুমানে মানে সেই বস্তুটো অপব্যৱহাৰ কৰিছে স্বাধীনতাটো, তেওঁলোকক দিছে, তেওঁলোকৰ মাতৃপিতৃয়ে স্বাধীনতা এইকাৰণে দিছে যেন তেওঁলোকে যেন কিবা এটা ভাল কৰিব পাৰক, তেওঁলোকক যেন বান্ধি ৰাখিবলগীয়া নহয়, তেওঁলোকে যেন নিজৰ সপোন পূৰা কৰক। কিন্তু তেওঁলোকে বিপথে গৈছে, তেওঁলোকে মানে যিটো কাম কৰিব লাগে সেইটো কাম কৰা নাই, কিন্তু তেওঁলোক বেলেগ ফালে গুচি গৈছে, আৰু সেইটোৰ কাৰণে মানে সেই এচামৰ কাৰণে বাকী বিলাকেও সেই বস্তুটো ভুগিবলগীয়া হৈছে। কিন্তু সেইটোৰ কাৰণে ধৰি লওক ইনফ্লুয়েঞ্চ হৈ যোৱা বুলি যে আমি কওঁ, মানে প্ৰভাৱিত হৈ যোৱা যায়, যিটোৰ কাৰণে তেনেকে এতিয়া সকলোৱেতো মানে বস্তুটো ইতিবাচক হিচাপে নলয় বা পজিটিভলি নলয় বেছি, আৰু নেতিবাচক মানে অনুভৱটো মানুহৰ বেছিকে হয় ন, সেইটো কাৰণে মই ভাবো যে কেতিয়াবা কিছুমান ক্ষেত্ৰত আমি নেদেখা নহয় যে এই স্বাধীনতাৰ কিন্তু অপব্যৱহাৰ হৈছে।
1: হয়, স্বাধীনতা মানে আচলতে নিজাববীয়াকৈ এটা দায়িত্ব নোহোৱাকৈ আহি যায় প্ৰত্যেকৰ জীৱনলৈ, গতিকে সেই বাধ্য বাধকতাখিনি মানি চলিলে হয়তো আমি যিখন পৃথিৱীৰ সপোন ৰচি আছো, যিটো স্বাধীনতাৰ কথা আমি আজি পাতি আছো, সেয়া হয়তো খুব সোনকালে আমি দেখিবও পাম।
0: হয় হয়, আমি এইটো কথা নিজৰ মনত ৰখা উচিত যে মই যিহেতু এইখিনি কাম কৰি আছো বা মই নিজৰ মতে নিজৰ স্বাধীন হৈ কামখিনি কৰি আছো, মই যেন এই কামখিনি মোৰ দায়িত্ব লৈ পেলাই মোৰ নিজৰ দায়িত্বটো বুজি কৰিব লাগে, মানে মোৰ স্বাধীনতা আছে বুলিয়ে মই যেনেকে তেনেকে যি টি কাম কৰি দিব নোৱাৰো, সেইখিনি আমি সেইখিনি আমাৰ নিজৰ বুদ্ধি বা সেইখিনি আমাৰ নিজৰ চিন্তা হব লাগে মানে। আৰু মই জানো যে এজন ভাল ব্যক্তি বা এগৰাকী ভাল নাৰী বা এগৰাকী ভাল পুৰুষ, তেওঁলোকে কেতিয়াও কিন্তু এই বেয়া কামটো নকৰে। ভাল চিন্তাধাৰাৰ মানুহে নিজৰ স্বাধীনতাটো সদায় ভালকে ব্যৱহাৰ কৰে।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতো তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ।

0: যিটো আমি আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: ধন্যবাদ এনেকে যে মোক এই অনুষ্ঠানটিলৈ মাতিছে। আমি কথা পাতিব পাৰিলোঁ, মোৰ অনুভৱ ব্যক্ত কৰিব পাৰিলোঁ, আৰু আপোনালোকে এনেকুৱা অনুষ্ঠান আৰু কৰি থাকিব যেন আমি নৱপ্ৰজন্মই যেন আমাৰ নিজৰ বক্তব্য দিব পাৰোঁ, আৰু আপুনি জুবিনদাৰ যিকোনো এটা ভাল লগা গান মোৰ কাৰণে বজাই দিব পাৰে।
0: ঠিক আছে, ধন্যবাদ। আশা কৰিলোঁ আপুনি আমাৰ এই অনুষ্ঠানটি শুনি থাকিব।
1: হয়, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: अभी आप सुन रहे थे कार्यक्रम वीर तुम बढ़े चलो। श्रोताओं, इस कार्यक्रम के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब मुझे यानी अजीत को उमंग कार्यक्रम की तकनीकी टीम यानी कुसुमलता, जगबंधु
1: और मंजू जी के साथ विमलेश को कल तक के लिए आज्ञा दीजिए।
0: नमस्कार।
2: ইমান পৰি ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। লোকসভাত আজি 4খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। এই বিধেয়ককেইখন হৈছে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026, খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026, কেৰালা নাম পৰিৱৰ্তন বিধেয়ক 2026 আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026। ইপিনে ৰাজ্যসভাত আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বেংক বিষয়াৰ হিচাপ বহী প্ৰমাণীকৰণ বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। তদুপৰি কৰ আৰু অন্যান্য আইন সংশোধনী বিধেয়ক 2026ও উত্থাপন কৰা হ'ব। এই বিধেয়কখনৰ জৰিয়তে ধন পৰিশোধ আৰু নিষ্পত্তি ব্যৱস্থা আইন 2027, আয়কৰ আইন 2025 আৰু বিত্ত আইন 2026ৰ সংশোধন কৰিব বিচৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙীত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাৱিত হৈছে। জিলাখনৰ 6টা ৰাজহচক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ত ধনশিৰি আৰু জামুগুৰিত দয়াং নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে।

0: গোলাঘাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠা জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনী বিতৰণ কৰা হ'ব। মন্ত্ৰী পীযুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনী আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ ঘৰফলীয়া গাঁৱৰ সৰুচৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায়ে উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনী বিতৰণ প্ৰক্ৰিয়াৰো প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ভুৱা আৰু বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত চিৰাং জিলাৰ কাজলগাঁৱত দুজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজন কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ বাসিন্দা আনজাদ আলী আহমেদ আৰু হাবিজুল ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুগৰাকী সাংবাদিকে এটা পৰ্টেল চেনেলৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ নাম সাঙুৰি এটা বাতৰি প্ৰচাৰ কৰিছিল। এই বাতৰি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাতৰিটো ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্টেল চেনেলটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰিছিল। নগাঁও চহৰৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত কালিৰে পৰা অনুষ্ঠিত সদৌ অসম জুজিটছু প্ৰতিযোগিতাৰ আজি সামৰণি পৰিব। বৃহত্তৰ নগাঁও জুজিটছু সংস্থাৰ ব্যৱস্থাপনাত আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ 13খন জিলাৰ প্ৰায় 340গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰা প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় জুজিটছু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। এফ চি ৰেংদায়ে মোহনবাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা আৰু মনোজ হাজৰিকা। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিখিল শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু অজয় আনন্দ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছোঁ পৰাগমালা লাইভ। নিবেদন কৰিছে জয়শ্ৰী ডেকাই।
2: পৰাগমালা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত মই উপস্থিত হৈছোঁ গুৱাহাটীৰ পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত, আৰু আজি মই এই অনুষ্ঠানত কথা পাতিবলৈ লৈছোঁ শাওনৰ বিষয়ে। আচলতে অসমীয়াৰ বাবে শাওন হৈছে এক আশাৰ মাহ, এক সপোনৰ মাহ। এই সময়তেই বিশেষকৈ অসমৰ পথাৰত কঠীয়া ৰোৱা হয়, গতিকে বহুতো সপোন লুকাই থাকে। মই এগৰাকী যুৱকক এই মুহূৰ্তত লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
2: হয়, নমস্কাৰ, মোৰ নাম ঋতুস্পান ভূঞা। মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ।
1: আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ শাওন মাহ সম্পৰ্কত। আপুনি কি জনাব বিচাৰিব?
2: আচলতে শাওন বুলি ক'লে আপুনি যিধৰণে কৈছে খেতিয়কৰ সপোন লুকাই থকা এটা মাহ। শাওন মাহটোৰ কাৰণে আমাৰ যি চহা গাঁৱলীয়া কৃষকসকল, সেই কৃষকসকলে বাট কুৰি বাই নিজে খেতি কৰি পেলাই আশাৰে ৰৈ থাকে চাউল এমুঠি তাৰ পৰা পাব, ধান এমুঠি পাব। তাৰ উপৰিও শাওন মাহটো বুলি ক'লে পৰিৱেশৰ পৰা

0: কৰি আপোনাৰ সমস্ত জলবায়ুলৈকে গোটেই পৰিৱেশটো এটা অসমতে বেলেগ হৈ যায়। কাৰণ এই সময়ত সেই খেতি কৰাৰ যি কেঁচা ধাননিৰ ৰং বা আপোনাৰ এই ঠাণ্ডা গৰমৰ এই জলবায়ুখিনি যিটো এটা মাদকতা, সেই মাদকতাটো সঁচাকৈ সুকীয়া। এই সেমেকা জলবায়ু বা আপোনাৰ সেউজীয়া পথাৰে শাওনৰ যি মাদকতা, সেই মাদকতাখিনি গাঁৱলীয়া মানুহৰ মাজত দুগুণে বৃদ্ধি কৰে আৰু শাওনে গাঁৱলীয়া মানুহখিনিৰ মাজলৈ এটা আশাৰ সপোন কঢ়িয়াই লৈ আহে, সেয়াই আৰু শাওন বুলি ক'লে।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ অনুষ্ঠানৰ যোগে আমি আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানৰ যোগে আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
0: মই যিহেতু জুবিনদাৰ সদায় আমি অসমখনে জুবিনদাৰে বিভিন্ন সময়ত শাওনক লৈ গান গাইছিলে, শাওনৰ প্ৰাকৃতিক পৰিৱেশক লৈ জুবিন গাৰ্গে গান লিখিছিলে, গতিকে জুবিন গাৰ্গৰ যিকোনো এটা গীত গালে হৈ যাব আৰু।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ।

0: প্রিয় শ্রোতা, আজির অনুষ্ঠানত মই কথা পাতি আছো শাওন মাহ সম্পর্কত আর পুনর্বার এগারী যুবকক মই লগ পাইছো। নমস্কার, আপনার নাম আর পরিচয়টা জানাবো।
1: নমস্কার, মোৰ নাম শ্রী রক্তিম বরকটি, মই বর্তমান কটন বিশ্ববিদ্যালয়ের একজন ছাত্র।
0: হয়, আপনার পৰা মই জানিব বিচাৰিছো, শাওন মাহটো যেহেতু বিশেষকৈ বৰষুণৰ মাহ, এইখিনি সময়ত অসমত প্রচুর পরিমাণে বৰষুণ হয়, গতিকে বৰষুণ সম্পর্কত আপনার অনুভৱ সম্পর্কে মই জানিব বিচাৰিছো।
1: হয়, শাওন মাহটো কৃষকৰ বাবে, খেতিপথাৰৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ মাহ, যেতিয়া বৰষুণ হয় তাৰ লগত খেতিপথাৰৰ শস্য বৃদ্ধি হয়, সেইক্ষেত্ৰত শাওন মাহটো যথেষ্টখিনি মই ভাবোঁ কৃষিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ মাহ। আৰু শাওন মাহটোৰ তাৎপৰ্য সেইখিনি, আৰু তাৰ লগতে বানপানী হ'লে যদিও মানুহৰ দুৰ্যোগ বিলাই বিপত্তি অন্ত নাই, তথাপিও মানে সেই বানপানীয়ে সেই খেতিখিনি কৰা সহায়খিনিৰ কাৰণে সেইটো এটা তাৎপৰ্যপূৰ্ণ মাহ বুলি বিবেচিত হয়। তাৰ লগতে আমি এইবছৰ খুব এটা বেয়া অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ, যে যি ভয়ংকৰ বান প্ৰলয় উজনি অসমৰ লগত, এতিয়াতো আকৌ পুনৰ বান বহা আমি খবৰ পাইছোঁ। আচলতে এই মাহটোৱে অকণমান আমাৰ মনবোৰ বিষণ্ণ কৰি তুলিছে, সেইবাবে এই মাহত অত্যন্ত বেয়া আমি এটা বেয়া এটা অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ। কিন্তু আগৰ দিনসমূহত বা ভৱিষ্যতলৈ তেনেকুৱা নহওক, শাওন মাহটো খেতিপথাৰৰ মাহ, কৃষকৰ কাৰণে এটা মাহ হয়, সদায় থাকক সেইটো আমি কামনা কৰোঁ।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটিৰ যোগেৰে আমি আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কি গানৰ অনুৰোধ জনাব বিচাৰিব?
1: যিহেতুকে শাওনৰ কথা সুধিলে, বৰষুণৰ কথা ক'লে, আপুনি বৰষুণৰ লগত সংগতি ৰখা যিকোনো এটা গান বজাই দিব পাৰে।

0: সভ্যতা পৰম্পৰাৰ যিবিলাক ধ্যান ধাৰণা, সেই দিশৰ পৰা শাওন মাহটো এটা অতি পবিত্ৰ মাহ।
1: হয়, নিশ্চয়কৈ আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত আপোনাক যদি এটা গানৰ অনুৰোধ কৰিবলৈ কওঁ, আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
0: যিকোনো এটি গীত বজালে হ'ব।
2: প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত এই গীতটি আগবঢ়াই মই ভাৰ্গৱ কলিতাই আজিলৈ ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

ইমান পৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: आकाशवाणी समाचार के साथ मैं प्रियंका अरोड़ा।

এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নীট আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। শিৱসাগৰ জিলাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ঘোষণা আৰু দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া এন কে প্ৰেমচন্দ্ৰনে প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সদস্যসকলে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতিৰ দাবী জনায়। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাত শ্ৰীপ্ৰেমচন্দ্ৰনে দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পাছতে ৰহাত ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীৰ অধীনত 70 লাখতকৈও অধিক হিতাধিকাৰীয়ে 100 টকাতে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে বিনামূলীয়া ৰেচনৰ লগতে 1 কিলোগ্ৰামকৈ মচুৰ দাইল আৰু চেনি লাভ কৰিব। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা এখন সুলভ মূল্যৰ দোকানত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাৱিত হৈছে। জিলাখনৰ 6টা ৰাজহচক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ত ধনশিৰি আৰু জামুগুৰিত দৈয়াং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে তিৰংগ পতাকা সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগ পতাকা যাত্ৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগ পতাকা যাত্ৰা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভতো আলোচনা কৰা হয়। শ্ৰীভূমি জিলাত আজি তিৰংগ পতাকা সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ তিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাইগভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহান জনাইছে। সংস্কৃতি মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁলোকৰ ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড

দিবলৈ আহ্বান জনাইছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশপ্ৰেমৰ ভাৱনা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰসাৰৰ বাবে আয়োজন কৰা ৰাষ্ট্ৰজোৰা অভিযানৰ অংশ হিচাপে নাগালেণ্ডৰ কোহিমাত আজি বিজেপিয়ে হৰ ঘৰ তিৰংগা দুচকীয়া বাহনৰ সমদল উলিয়ায়। নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু পৰ্যটন মন্ত্ৰী টেমজেন ইমনাই কোহিমাৰ ইক' পাৰ্কৰ পৰা এই সমদলৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে সকলো নাগৰিকক বিশেষকৈ যুৱচামক গৌৰৱ আৰু সন্মানেৰে ৰাষ্ট্ৰীয় পতাকা লৈ সমদলত অংশ লবলৈ আহান জনায়। তিৰংগই ৰাষ্ট্ৰীয় সংহতি, গৌৰৱ আৰু প্ৰতিগৰাকী নাগৰিকৰ পৰিচয়ক চিহ্নিত কৰে বুলি উল্লেখ কৰি শ্ৰীইমনাই ৰাজ্যখনৰ জনসাধাৰণক তিৰংগ পতাকাৰ গৌৰৱক উৎস হিচাপে লবলৈ আৰু অতি দায়বদ্ধতাৰে এই অভিযানত অংশ লবলৈ আহ্বান জনায়। স্বাধীনতা দিৱসলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন জিলা সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইপিনে গুৱাহাটীৰ চানমাৰীত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা 25টাকৈ খাদী ভাণ্ডাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পতাকা প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে নিৰাপত্তা বাহিনীসমূহে কুচকাৱাজৰ অনুশীলন চলাই আছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। 7 আগষ্টৰ পৰা পুৱা আৰু গধূলি অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, এন চি চি, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ 14টা দল কুচকাৱাজৰ অনুশীলনত জড়িত হৈ আছে। বিদ্যালয়খনৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্পৰ্শকাতৰ স্থানসমূহত আৰক্ষী প্ৰশাসনে বিশেষ দৃষ্টি ৰাখিছে। গোৱালপাৰাত আৰক্ষী কমাণ্ডোৱে এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা অভিযান চলাইছে। ঠায়ে ঠায়ে তালাচী অব্যাহত ৰখা হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ভুৱা আৰু বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত চিৰাং জিলাৰ কাজলগাঁৱত দুজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজন কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ বাসিন্দা আনজাদ আলী আহমেদ আৰু হাবিজুল ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুয়োগৰাকী সাংবাদিকে এটা পৰ্টেল চেনেলৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ নাম সাঙুৰি এটা বাতৰি প্ৰচাৰ কৰিছিল। এই বাতৰি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাতৰিটো ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্টেল চেনেলটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰিছিল। এফ চি ৰেংদাই মোহন বাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্ৰাও এফ চিয়ে ভাৰতীয় নৌসেনাৰ দলক 2-1 গলত পৰাস্ত কৰাৰ লগে লগে এফ চি ৰেংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। প্ৰতিযোগিতাত আজি বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ চিৰ খেলত এছ চি দিল্লীয়ে বায়ুসেনা ফুটবল দলৰ বিৰুদ্ধে খেলিব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া গ্ৰুপ এৰ অন্তিমখন খেলত মোহন বাগান চি এ আই এছ এফৰ সন্মুখীন হ'ব। নগাঁও চহৰৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত কালিৰে পৰা অনুষ্ঠিত সদৌ অসম জু জিটছু প্ৰতিযোগিতাৰ আজি সামৰণি পৰিব। বৃহত্তৰ নগাঁও জু জিটছু সংস্থাৰ ব্যৱস্থাপনাত আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ 13খন জিলাৰ প্ৰায় 340গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৰুষ আৰু মহিলা উভয় শাখাত বিভিন্ন ওজন শ্ৰেণীত অনুষ্ঠিত প্ৰতিযোগিতাত খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। এই প্ৰতিযোগিতাৰ শীৰ্ষস্থান লাভ কৰা প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় জু জিটছু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নীট আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনী বিতৰণৰ শুভাৰম্ভ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। শিৱসাগৰ জিলাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ঘোষণা। আৰু দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া গোলাম আলীৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া পংকজ উদাসৰ কণ্ঠৰ এটি গীত।

পংকজ উদাসৰ কণ্ঠৰ গীতটি শুনিলে। গীত আৰু গজলৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুৰৰ কৰণী। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া গংগাধৰ বৰঠাকুৰৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে সুৰৰ কৰণে অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে সুৰৰ কৰণি অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া লক্ষ্যহীৰা দাসৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে ইপ্সিতা হাজৰিকাৰ কণ্ঠত, শিল্পীৰ কণ্ঠত এইবাৰ প্ৰশান্ত কুমাৰ বৰদলৈ ৰচিত এটি গীত।

ইমান পৰে ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু প্ৰশান্ত কুমাৰ বৰদলৈৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খায়াল ৰাগ ভীম পলাশ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খায়াল শুনিলে। ৰাগ আছিল ভীমপলাশ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নীট আৰু বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হৈছে। লোকসভাত আজি আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। সিংহৰ প্ৰজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সিংহ দিৱস পালন কৰা হৈছে। আৰু নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। 12 বজাত সদন পুনৰ মিলিত হোৱাৰ পাছত আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 সদনত উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম কাজ শক্তিশালী কৰাৰ উপৰি ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সামঞ্জস্য বৰ্তাই ৰখাৰ লক্ষ্য লোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো প্ৰস্তাৱ দিয়া হৈছে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সদনত খনি আৰু খনিজ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1957ৰ খনি আৰু খনিজ উন্নয়ন তথা নিয়ামক আইনৰ সংশোধনী বিচৰা হৈছে। সমবায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে আজি লোকসভাত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1962ৰ ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আইনৰ সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ পাছতে সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া সন্ধ্যা ৰায়ে প্ৰতিবাদকাৰী বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ গৈ সদনৰ কাম সুকলমে পৰিচালনাত সহায় কৰিবলৈ আহ্বান জনায়। বিৰোধী সদস্যসকলে নীটৰ বিষয়ক লৈ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি বিচাৰি হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া এন কে প্ৰেমচন্দ্ৰনে প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সদস্যসকলে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতিৰ দাবী জনায়। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ বাহাল থকাত শ্ৰীপ্ৰেমচন্দ্ৰনে দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। ৰাজ্যসভাতো আজি একে বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে সদনত তেওঁলোকৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ প্ৰতিবেদনসমূহ দাখিল কৰে। বিত্ত সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে জড়িত বিভাগৰ প্ৰতিবেদন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, ৰেলৱে, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰতিবেদনো দাখিল কৰা হয়। ইয়াৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰে। বিজেপিৰ সাংসদ তৰুণ চুঘে পঞ্জাৱৰ

0: শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱা আৰু বৰ্ধিত মাদক দ্ৰব্যৰ ব্যৱহাৰৰ বিষয়টো সদনত উত্থাপন কৰে। তেওঁ কয় যে পঞ্জাবৰ যুৱক যুৱতীসকল ক্ৰমশঃ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত ৰাজ্যখনত অপৰাধী কাৰ্যকলাপো বাঢ়িছে। অধিক পৰিমাণে মাদক দ্ৰব্য সেৱনৰ ফলত বিগত এটা বছৰত 89 জন লোকে প্ৰাণ হেৰুওৱা বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ইমানৰ পাছতো পঞ্জাব চৰকাৰে মাদক দ্ৰব্যৰ ভয়াৱহতা ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা নাই বুলি শ্ৰীসুঘে অভিযোগ তোলে। বিজেপিৰ আন এগৰাকী সাংসদ বাবুভাই জেচংভাই দেশাইয়ে গুজৰাটত চান্দিপুৰা ভাইৰাছ সংক্ৰমণৰ বিষয়টো উত্থাপন কৰি চৰকাৰক এই ৰোগ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা অভিযান চলাবলৈ আহান জনায়। চি পি আইৰ সাংসদ সন্তোষ কুমাৰ, বিজেপিৰ সাংসদ বিশ্বজিৎ সিনহা আৰু ডঃ কে লক্ষ্মণে কেইবাটাও ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় খণ্ডত উত্থাপন কৰে। ইয়াৰ পাছত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ প্ৰত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এথলীটসকলক খেলো ইণ্ডিয়াৰ সন্মান বঢ়াবলৈ উৎসাহিত কৰে। ভাৰোত্তোলক সাইখোম মীৰাবাই চানুৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ সাফল্যই ভৱিষ্যৎ প্ৰজন্মৰ বাবে অসাধাৰণ অনুপ্ৰেৰণা হিচাপে কাম কৰিব।
1: आपके इस अचीवमेंट को सिर्फ आपका अचीवमेंट मानता हूं ऐसा नहीं है, ये आपका विजय आने वाली पीढ़ियों के लिए बहुत बड़ी प्रेरणा बन जाता है। अगर आप लोग खेलो इंडिया की प्रतिष्ठा बढ़ाते हैं, और प्रतिष्ठा सिर्फ वहां जाकर के रिबन काटने से नहीं होगी, आप वैसे ही खेलेंगे जैसे एक छोटा खिलाड़ी खेलता है, ये बहुत बड़ा कॉन्ट्रीब्यूशन करेगा, क्योंकि अभी तो हमें बहुत आगे जाना है।
0: এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চে উপস্থিত থাকে। গ্লাছকোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি বিশ্ব সিংহ দিৱস। সিংহৰ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 10 আগষ্টত এই দিৱস পালন কৰা হয়। 2013 চনত আৰম্ভ হোৱা এই দিৱস পালনৰ জৰিয়তে সংকুচিত হৈ অহা সিংহৰ বিচৰণভূমি তথা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ ফলত সৃষ্টি হোৱা ভাবুকিক প্ৰতিহত কৰাৰ বাবে প্ৰয়াস কৰা হয়। বিশেষকৈ আফ্ৰিকা আৰু এছিয়াৰ সিংহ প্ৰজাতিসমূহ সংৰক্ষণৰ বাবে এই দিৱসৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সিংহ প্ৰজাতি সংৰক্ষণৰ সৈতে জড়িত কৰ্মীসকলক এই দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীবিৰলাই কয় যে ভাৰতত এছীয় প্ৰজাতিৰ সিংহৰ সংখ্যা 2020 চনত 676ৰ পৰা 2025 চনত 891লৈ বৃদ্ধি পাইছে। 5 বছৰত 32.20% বৃদ্ধিৰে ভাৰতৰ বনাঞ্চলত সুৰক্ষিত হৈ থকা এই সিংহৰ প্ৰজাতিক ৰক্ষা কৰাটো কেৱল দায়িত্বই নহয় বৰং গোলকীয় পৰ্যায়ত বন্য জীৱ জন্তু সংৰক্ষণৰ ক্ষেত্ৰত ই বৃহৎ বৰঙণি বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত এছীয় প্ৰজাতিৰ সিংহৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ইয়াৰ বিচৰণভূমিও প্ৰসাৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিশালী সামূহিক অংশগ্ৰহণৰ জৰিয়তে দেশৰ বনাঞ্চল আৰু বন্য জীৱ জন্তু সংৰক্ষণ কৰি ভৱিষ্যৎ প্ৰজন্মলৈ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ। উল্লেখযোগ্য যে বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী যাদৱে নিজৰ নিবন্ধত উল্লেখ কৰা মতে দেশৰ 11খন জিলাত সিংহৰ বিচৰণ ক্ষেত্ৰ 2020 চনত 30,000 বৰ্গ কিলোমিটাৰৰ পৰা 35,000 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি হৈছে। এই পৰিসংখ্যাৰ লগতে 2015 চনত সিংহৰ সংখ্যা 523ৰ পৰা 2025 চনত 891লৈ বৃদ্ধিয়ে দেশৰ বন্য জীৱ জন্তু সংৰক্ষণৰ সফল যাত্ৰাকে সূচাইছে বুলি তেওঁ মন্তব্য কৰে। ইপিনে কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সিংহৰ প্ৰজাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সফলতা জৈৱ বৈচিত্ৰ আৰু বনাঞ্চল সংৰক্ষণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাত তেওঁ কয় যে এই সফলতাৰে ভাৰতে উন্নয়ন আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে কৰাটো সম্ভৱ বুলি প্ৰমাণিত কৰিছে।

ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জয়পাল সিং মুণ্ডা ষ্টেডিয়ামৰ পৰা ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড ষ্টাফ ছিলেকশ্যন কমিশ্যন সংস্কাৰ মঞ্চ নেতৃত্বাধীন ছাত্ৰৰ প্ৰতিবাদে আজি সপ্তদশ দিনত প্ৰৱেশ কৰিছে। প্ৰতিবাদকাৰীসকলে কেতবোৰ পৰীক্ষা, বিশেষকৈ জে এছ এছ চি জি এল পৰীক্ষা বাতিলৰ লগতে এই অনিয়মৰ বিৰুদ্ধে চি বি আই তদন্তৰ দাবী জনাইছে। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ 98% দাবী গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইপিনে বিৰোধী পক্ষৰ নেতা বাবুলাল মাৰাণ্ডী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি আদিত্য চাহুকে ধৰি বিজেপিৰ কেইবাগৰাকী নেতাক মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ কৰাৰ সময়ত আটক কৰা হয়। ছাত্ৰ প্ৰতিবাদৰ মাজতে কালি ঝাৰখণ্ড লোকসেৱা আয়োগৰ তিনিজন সদস্যই পদত্যাগ কৰে। ঝাৰখণ্ড লোকসেৱা আয়োগৰ সদস্য অজিতা ভট্টাচাৰ্য, জামিল আহমেদ আৰু অনিমা হাছদাই ৰাজ্যপাল সন্তোষ কুমাৰ গংৰক কালি পদত্যাগ পত্ৰ দাখিল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নীট আৰু বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হৈছে।

0: নিজন সদস্যই পদত্যাগ করে। ঝাড়খণ্ড লোকসেবা আয়োগের সদস্য অজিত ভট্টাচার্য, জামিল আহমেদ আর অনিমা হাসদায় রাজ্যপাল সন্তোষ কুমার গংরক কালি পদত্যাগ পত্র দাখিল করে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নীট আৰু বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হৈছে। লোকসভাত আজি আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 উত্থাপন কৰে আৰু নিয়োগ পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঝাৰখণ্ডত আজি ছাত্ৰ ছাত্ৰীসকলে ঝাৰখণ্ড বিধানসভালৈ সমদল উলিয়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গোলকচন্দ্ৰ নাথৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰি গোলকচন্দ্ৰ নাথৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহেৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

ইমানপুৰীৰ পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাৱিত হৈছে। জিলাখনৰ 6টা ৰাজহচক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ত ধনশিৰি আৰু জামুগুৰিত দৈয়াং নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয় বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাত আজি ত্ৰিৰংগ পতাকা সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগা আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জিলাভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই প্ৰতিযোগিতাত জিলাখনৰ ভালেমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনৰ আধাৰত আয়োজিত এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক অহা 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বঁটা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য দিয়ে। ওদালগুৰি, দক্ষিণ হালমাৰা, মানকাছৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি শিৱসাগৰ জিলাৰ ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাই পুখুৰী কৃষি চক্ৰৰ

0: মহিয়া কঠিয়াতলীত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক ডঃ উদয় প্ৰবীণ, জিলা কৃষি বিষয়া অমৃত শইকীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত বিজয় ভূঞাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

আকাশবাণী তেজপুৰ, আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 24 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 10 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125, এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰ আছে অম্লানজ্যোতি দত্ত, পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণ সহায়িকা হিমানী দাসৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষকৰ দায়িত্বত আছোঁ মই, প্ৰাঞ্জল শইকীয়া।

কৃষ্ণকান্ত সন্দিকৈ কৈছিল, সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি, অৰ্থ সকলো অথালে যায়। এই আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ নিয়মীয় অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক লতা মংগেশকৰৰ কণ্ঠৰ কেইটিমান গীত শুনাবলৈ লৈছোঁ। প্ৰথমে শুনক এক কলি মুস্কাই বুলছবিৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানটিত লতা মংগেশকৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণীৰ তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীগৰাকীৰ কণ্ঠত এইবাৰ শুনক ইন্তেকাম বোলছবিৰ এই গীতটি।

আরাধনা অনুষ্ঠানত ইমান পৰে শ্রোতাসকলে প্রতিমা পাণ্ডে বৰুৱাৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এই আকাশবাণী তেজপুর, এতিয়া শুনক আমাৰ কেন্দ্রৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। এই অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত চাৰু গোহাঁইৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি, 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব দুৰ্গাময়ী বৰাৰ কণ্ঠৰ আধুনিক গীত। 7:35 শুনিবলৈ পাব আমাৰ সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সনসেট সমীক্ষা শুনিবলৈ পাব। বিজ্ঞান চৰা অনুষ্ঠানটি আগবঢ়োৱা হ'ব নিশা 8:15। নিশা 8:35 আধুনিক গীত শুনিবলৈ পাব। নিশা 8:45 আৰু 9:00 ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা

পাব আজি 15 মিনিটত আগবঢ়োৱা হ'ব বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ কেইটিমান গীত। নিশা 9:30 প্ৰচাৰ কৰা হ'ব শ্ৰোতাই হোৱাটছএপৰ জৰিয়তে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। নিশা 10:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদৰ প্ৰশ্নোত্তৰ সিদ্ধান্তি শুনিবলৈ পাব আৰু নিশা 10:20 হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু আভাষ।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানটিত চাৰুগোহাঁইৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্য ৰচিত এই গীতটি।

গীতালি অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ, এতিয়া 6:45 মিনিটৰ পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ ৰহাত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তোলাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত বিজ্ঞান নগৰী নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি, ভালে সংখ্যক বিদ্যালয়ত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হাৰ ঘৰ তিৰংগা অভিযান আৰম্ভ আৰু ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 অসমীয়া লোক গুলীবিদ্ধ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে।
1: 1 আগষ্ট তাৰিখে আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিলো। 6 আগষ্ট তাৰিখৰ পৰা আমি

0: নিযুত বাবু আৰু নিযুত মইনা আঁচনি আমি আৰম্ভ কৰিলো আৰু আজি আমি ৰহা সমষ্টিৰ পৰা আমাৰ সুলভ মূল্যৰ মচুৰ দালি আৰু চেনি বিতৰণৰ কাৰ্যসূচীটিও আমি আৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছো।
1: যোৰহাট জিলাৰ তিতাবৰত ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি বিধায়ক ধীৰাজ গোৱালাই কয় যে এই আঁচনিয়ে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পৰিপুষ্টি লাভত সহায় কৰিব। জিলাখনৰ তিয়ক সমষ্টিত বিধায়ক বিকাশ শইকীয়াই এই আঁচনি আৰম্ভ কৰি নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এনে বিতৰণ ব্যৱস্থাই যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত কেন্দ্ৰীয়ভাৱে হিতাধিকাৰীসকলক ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়। ওদালগুৰি, দক্ষিণ শালমাৰা, মানকাছৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাট শিঙিমাৰীত জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়। এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত মুকলি কৰা হয়। হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰীদাসে কয় যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নিম্ন আৰু মধ্যমীয়া পৰিয়ালবৰ্গক উপকৃত কৰিব। মৰিগাঁও জিলাতো জিলা আয়ুক্ত সৃষ্টি সিঙে পূব ৰঙালধৰা গাঁৱৰ ন্যায্য মূল্যৰ দোকানত অনুষ্ঠিত ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ইতিমধ্যে সম্পন্ন হৈছে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। অহা বছৰৰ মাৰ্চ মাহলৈ নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণে বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তুলিব বুলি ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে।
2: বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে মই চায়েন্স চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই চায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ। প্ৰথম পৰ্যায় আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই চায়েন্স চিটিখন পূৰ্ণাংগ হ'ব। বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব। আজি আৰু কেইবাটাও বিশেষকৈ এটা ডিজিটেল পেনাৰমা, লগত এটা কনভেনশ্যন চেণ্টাৰ, এটা পাৰ্কিং ফেচিলিটি, এটা মিউজিকেল ফাউণ্টেইন, এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ চায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টক জনাইছোঁ।
1: ডক্টৰ শৰ্মাই সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰতো উপস্থিত হৈ সমাধিক্ষেত্ৰ পৰিচালনা আৰু নিৰ্মাণ সন্দৰ্ভত দিহা পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানৰ 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজি শিৱসাগৰ জিলাৰ ডিমৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাই পুখুৰী কৃষকৰ সমূহীয়া কঠীয়া তুলিত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক ডঃ উদয় প্ৰবীণ, জিলা কৃষি বিষয়া অমৃত শইকীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা।

0: পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মৰ পৰা।
1: নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচাৰ্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ, অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰত ৰত্ন সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈ দূৰদৰ্শী নেতৃত্বৰ ফলত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু নিৰন্তৰ উদ্ভাৱনৰ জৰিয়তে নিজৰ ঐতিহ্যক সমৃদ্ধ কৰি আহিছে বুলি উপাচাৰ্যগৰাকীয়ে মন্তব্য কৰে। তেওঁ নৱাগত শিক্ষাৰ্থীসকলে জ্ঞানৰ অন্বেষণৰ জৰিয়তে এই ঐতিহ্যৰ বাট কাটিব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথিৰ আসন অলংকৃত কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসিক ক্ৰীড়াবিদ মীনাক্ষী দাসে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দেশৰ অন্যান্য

0: তেওঁৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ, অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰত ৰত্ন সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈ দূৰদৰ্শী নেতৃত্বৰ ফলত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু নিৰন্তৰ উদ্ভাৱনৰ জৰিয়তে নিজৰ ঐতিহ্যক সমৃদ্ধ কৰি আহিছে বুলি উপাচাৰ্যগৰাকীয়ে মন্তব্য কৰে। তেওঁ নৱাগত শিক্ষাৰ্থীসকলে জ্ঞানৰ অন্বেষণৰ জৰিয়তে এই ঐতিহ্যৰ বাট কাটিব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথিৰ আসন অলংকৃত কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসী ক্ৰীড়াবিদ মীনাক্ষী দাসে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত ত্ৰিৰংগা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বজালী জিলাতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত এটা বৃহৎ ৰেলী উলিওৱা হয়। দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা কঢ়িয়াই উলিওৱা এই ৰেলীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। পাঠশালাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উড়ন হেতুৰ পৰা আৰম্ভ কৰা ত্ৰিৰংগ ৰেলী পাঠশালা নগৰৰ মাজেৰে বজালী জিলা পৰিষদৰ কাৰ্যালয়লৈ উলিওৱা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক শ্লোগান দি ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ অংশ হিচাপে কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে এটা চাইকেল ৰেলীও উলিওৱা হয়। পৰহিলৈ পদযাত্ৰা আৰু তাৰ পৰৱৰ্তী দিনটোত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অহা 14 আগষ্টত বিভাজন বিভীষিকা স্মৰণ দিৱস পালন কৰা হ'ব। স্বাধীনতাৰ ইতিহাস, দেশ বিভাজনৰ সময়ত সংঘটিত মানৱীয় দুৰ্যোগৰ স্মৃতি আৰু দেশৰ ঐক্য অখণ্ডতাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হ'ব। শ্ৰীভূমি জিলাতো আজি ত্ৰিৰংগ পতাকা লৈ সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ তিনিটা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুৰে সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন বিভীষিকা বিষয়ক আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাইগভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি আছে। গোৱালপাৰা জিলা প্ৰশাসনে চহৰখনৰ জে টি এছ পথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰিব লগা স্বাধীনতা দিৱস উপলক্ষে পেৰেডৰ আখৰা চলি আছে। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে এই পেৰেডত অংশগ্ৰহণ কৰিব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। স্থলপথৰ লগতে জলপথতো আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। জিলাখনত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ বৰা ভূঞাই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: গোৱালপাৰা জিলাৰ ভিত্তিক কেন্দ্ৰীয়ভাৱে হয় গোৱালপাৰা টাউনত, আৰু তাৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। পুলিচৰ বা বিভিন্ন স্কুল কলেজৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পাৰ্টিচিপেট কৰিব, আৰু পুলিচৰ আমাৰ কণ্টিজেঞ্চো আছে, হোমগাৰ্ডৰো আছে। আমি যিখিনি যাৱতীয় ব্যৱস্থা ল'বলগীয়া আছে সেইখিনি আমি প্ৰত্যেক বছৰৰ দৰে লৈ আছোঁ এইবাৰো।
0: পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে আহত 4গৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নগাঁও জিলাৰ ৰহাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে গুলীচালনা ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা হ'ব আৰু কোনো কাৰণতে অসমৰ ভূমি এৰি দিয়া নহ'ব।

0: বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে, বিজেপিও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ, কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে।
1: ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবৰ মাজত হোৱা আলোচনাত অসম আৰক্ষী সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ৰাজ্য আৰক্ষী বাহিনী সীমান্ত অঞ্চলৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে সীমান্ত অঞ্চললৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বিবিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে শিক্ষাবিদ অশোক বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁইক প্ৰদান কৰা হ'ব। অহা 14 আগষ্টত বৰ্ণিল কাৰ্যসূচীৰে হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত টমাছ বুঢ়াগোহাঁইক এই বঁটা দিয়া হ'ব। এই একেটা অনুষ্ঠানতে ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। ইফালে শেহতীয়াকৈ উজনি অসমৰ কেইবাখনো জিলাত হোৱা বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ সোঁৱৰণত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত চলি থকা বিভিন্ন কাম কাজ আৰু আঁচনি অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্ত, গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকন আদিৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ খোৱাপানী যোগান, অনাময় ব্যৱস্থা, চলি থকা বিভিন্ন আঁচনি আৰু জনসেৱা প্ৰদানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ ৰহাত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তোলাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত বিজ্ঞান নগৰী নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰী। ৰাজ্য বান পৰিস্থিতিৰ সামান্য উন্নতি, ভালেসংখ্যক বিদ্যালয়ত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ। আৰু ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं जया भारती। संसद ने कराधान और अन्य विधियां संशोधन विधेयक 2026 पारित कर दिया है। राज्यसभा ने इस विधेयक को चर्चा के बाद आज लोकसभा को वापस भेज दिया। लोकसभा पहले ही इस विधेयक को पारित कर चुकी है। केंद्रीय वित्त मंत्री निर्मला सीतारामन ने यह विधेयक पेश किया था। इस विधेयक के माध्यम से भुगतान और निपटान प्रणाली अधिनियम 2007, आयकर अधिनियम 2025 और वित्त अधिनियम 2026 में संशोधन किया गया है। संसद ने बैंक कार बहिसाक्ष्य विधेयक 2026 पारित कर दिया है। इस विधेयक को आज राज्यसभा ने भी मंजूरी दे दी है। लोकसभा इसे पहले ही पारित कर चुकी है। इसका उद्देश्य वर्तमान बैंकिंग प्रणाली की आवश्यकताओं को पूरा करने के लिए कानूनी ढांचे का आधुनिकीकरण करना है। विधेयक पर चर्चा का जवाब देते हुए वित्त मंत्री सीतारामन ने कहा कि यह विधेयक देश को तेजी से आगे बढ़ने में मदद करेगा। उन्होंने इस बात पर जोर दिया कि बैंककार बहिसाक्ष्य अधिनियम 1891 में बनाया गया था, जब बैंकिंग प्रणाली पूरी तरह से कागजी थी। लोकसभा ने अधिकरण सुधार विधेयक 2026 पारित कर दिया है। स्थगन के बाद जब दोपहर 2 बजे लोकसभा की कार्यवाही शुरू हुई तो विधि और न्याय राज्य मंत्री अर्जुन राम मेघवाल ने विपक्ष के हंगामे के बीच अधिकरण सुधार विधेयक 2026 प्रस्तुत किया। इस विधेयक का उद्देश्य विभिन्न अधिकरणों के अध्यक्षों और सदस्यों की योग्यता, नियुक्त और प्रशासन तथा कार्य प्रणाली में दक्षता सुधार, पारदर्शिता और एकरूपता सुनिश्चित करना है। विपक्ष के हंगामे के बीच अधिकरण सुधार विधेयक 2026 बिना चर्चा के पारित हो गया। हंगामा जारी रहने पर सदन की कार्यवाही दिन भर के लिए स्थगित कर दी गई। लोकसभा अध्यक्ष ओम बिरला ने आज सभी दलों के नेताओं से अपील की कि वे सदन की कार्यवाही सुचारू रूप से चलाने में सहयोग करें। संसद भवन में हुई कार्य मंत्रणा समिति की बैठक में श्री बिरला ने सदन में जारी गतिरोध पर चिंता व्यक्त की। उन्होंने सभी दलों के नेताओं से अपील करते हुए कहा कि सदन की कार्यवाही चलने दें ताकि

0: and to make consequential amendments in related enactments and for matters connected therewith or incidental thereto.
1: বিৰোধী হুলস্থুলৰ মাজতে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 আলোচনা নোহোৱাকৈ গৃহীত হয়। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া জগদম্বিকা পালে প্ৰতিবাদকাৰী সদস্যসকলক নিজৰ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰে। তেওঁ কয় যে সমগ্ৰ দেশে লোকসভাৰ কাম কাজ নিৰীক্ষণ কৰি আছে, সদন আলোচনাৰ বাবেহে। কিন্তু আৰম্ভণিৰে পৰা বিৰোধী সদস্যসকলে সদনত বাধাৰ সৃষ্টি কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইতিমধ্যে তেওঁলোকৰ দাবীসমূহ মানি লৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ প্ৰতিবাদৰ সৈতে জড়িত বিষয় সন্দৰ্ভত বিবৃতি দিবলৈ সাজু হৈছে। বিৰোধীৰ হুলস্থুল অব্যাহত থকাৰ মাজতে অধ্যক্ষই কাইলৈ পুৱা 11 বজালৈ সদন স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 12 বজাত কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সদনত খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1957 চনৰ খনি আৰু খনিজক উন্নয়ন আৰু নিয়ামক আইনৰ সংশোধনী বিচৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কেৰালা নাম পৰিৱৰ্তন বিধেয়ক 2026 উত্থাপন কৰে। এই বিধেয়কৰ উদ্দেশ্য হৈছে কেৰালাৰ নাম সলনি কৰা। আনহাতে সমবায় দপ্তৰৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 উত্থাপন কৰে। ইয়াৰ জৰিয়তে 1962 চনৰ ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আইনৰ সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ পাছতে সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া সন্ধ্যা ৰায়ে প্ৰতিবাদকাৰী বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ গৈ সদনৰ কাম সুকলমে পৰিচালনাত সহায় কৰিবলৈ আহ্বান জনায়। বিৰোধী সদস্যসকলে নীটৰ বিষয়ক লৈ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি বিচাৰি হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া এন কে প্ৰেমচন্দ্ৰনে প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সদস্যসকলে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতিৰ দাবী জনায়। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ বাহাল থকাত শ্ৰীপ্ৰেমচন্দ্ৰনে দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। তিৰংগ যাত্ৰা আৰু বন্দে মাতৰম পৰিৱেশনেৰে এই অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে তিৰংগ পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা .com-ত ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যসভাই বেংকাৰ বুক এভিডেন্স বিল অৰ্থাৎ বেংক সাক্ষ্য বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰিছিল। ইতিমধ্যে লোকসভাত এই বিধেয়কখন গৃহীত হৈছে। বেংকৰ বহি সম্পৰ্কীয় সাক্ষ্যৰ বাবে আইন প্ৰস্তুত কৰা আৰু ইয়াক বৰ্তমানৰ ডিজিটেল বেংকিং প্ৰথা অনুযায়ী আইন প্ৰণয়ন কৰা এই বিধেয়কখনৰ মূল উদ্দেশ্য। বৰ্তমানৰ বেংকিং ব্যৱস্থা পূৰণ কৰাৰ বাবে আইনী পৰিকাঠামো আধুনিক ৰূপত সজাই তোলাৰ উদ্দেশ্যে উত্থাপন কৰা এই বিধেয়কখনত বেংকৰ বহিৰ বৈদ্যুতিন আৰু ডিজিটেল তথ্যক বৈধ, গ্ৰহণযোগ্য আৰু আইনীভাৱে প্ৰযোজ্য সাক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ অৰুণ সিঙে কয় যে ব্ৰিটিছ শাসনৰ অধীনত 1891 চনত প্ৰৱৰ্তন কৰা পুৰণি আইনখন সংশোধন কৰি নতুন আইন অনা হৈছে। শ্ৰীসিঙে কয় যে এই বিধেয়কখনে ভাৰতীয় অৰ্থনীতিক মেৰুদণ্ড হিচাপে বিবেচিত বেংকিং ব্যৱস্থা অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বেংকিং ব্যৱস্থাত এটা বৈপ্লৱিক পৰিৱৰ্তন দেখা গৈছে বুলি শ্ৰীসিঙে লগতে উল্লেখ কৰে। বিজেডিৰ মানস ৰঞ্জন মংৰাজে বিধেয়কখনৰ উদ্দেশ্যক সমৰ্থন কৰে। তেওঁ কয় যে তথ্য সুৰক্ষা আৰু গোপনীয়তাক সৰ্বোচ্চ অধিকাৰ দিব লাগিব। যিহেতু বেংকৰ তথ্যত স্পৰ্শকাতৰ ব্যক্তিগত আৰু বিত্তীয় তথ্য থাকে, সেয়েহে চৰকাৰে অপব্যৱহাৰ আৰু চাইবাৰ ভাবুকি ৰোধ কৰিবলৈ শক্তিশালী সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব লাগিব বুলি শ্ৰীমংৰাজে উল্লেখ কৰে। ইপিনে ৰাজ্যসভাই কৰ আৰু অন্যান্য আইন সংশোধনী বিধেয়ক 2026 বিবেচনাৰ লগতে উভতাই পঠিয়াইছে। এই বিধেয়কখনে বিত্ত আইন 2026, আয়কৰ আইন 2025 আৰু আৰ্থিক লেনদেন আৰু নিষ্পত্তি ব্যৱস্থা আইনৰ সংশোধন কৰিব বিচাৰিছে। এই বিধেয়কখন এই বছৰৰ 5 জুনত জাৰি কৰা আয়কৰ সংশোধনী অধ্যাদেশ 2026ৰ সলনি ব্যৱহাৰ কৰিবলৈ উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰে। শেহতীয়া ছাত্ৰ প্ৰতিবাদ আৰু ইয়াৰ লগত সংগতি থকা বিষয়সমূহ সংসদত বিতংভাৱে আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰতিটো

0: প্ৰশ্নৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি শ্ৰীৰিজিজুৱে কয় যে দেশৰ জনসাধাৰণৰ তথ্যসমূহ জনাৰ সম্পূৰ্ণ অধিকাৰ আছে। সদনত বিৰোধী শান্তি শৃংখলা অব্যাহত ৰাখি সদনৰ কাম কাজত ব্যাঘাত কৰাৰ পৰা বিৰত থাকিবলৈ শ্ৰীৰিজিজুৱে আহান জনায়। তেওঁ লগতে কয় যে চৰকাৰ কেতিয়াও সংসদৰ বিতৰ্কক আওকাণ কৰা নাই। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তৃত অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেলথ গেমছ 2026ৰ পদকজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেলথ গেমছৰ বিজেতাসকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক খেলো ইণ্ডিয়াৰ সন্মান বঢ়াবলৈ উৎসাহিত কৰে। ভাৰোত্তোলক সাইখম মীৰাবাই চানুৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীমোদীয়ে কয় যে এই জয়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে উল্লেখযোগ্য প্ৰেৰণা হিচাপে কাম কৰিব। দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰত্যেকগৰাকী খেলুৱৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে।
1: স্পোর্টস ব্যবস্থা এক বাত লেকিন দেশ মেডেল তব প্রাপ্ত করতা হব দেশ মে স্পোর্টস কলচার বনতা হোস্ত আপনি বহুত বড়া কাম কিয়া হেশ কাজ নাম রোশন কিয়া হপকো মে বহুত বধাই দেতা হর আপ বিশ্বাস কীজিয়ে আগে ভি আপ বিজয়ী হোগে।
0: উল্লেখযোগ্য যে গ্লাছগোত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভাত আজি ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত হয়। হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আৰু অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছো দুৰ্গাময়ী বৰাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। গীতৰ কথা মলিন বৰাৰ, সুৰ দুৰ্গাপ্ৰসাদ ভূঞাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
2: দুর্গাময় বৰাৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

0: ইমানপুৰে শ্ৰোতাসকলে দুৰ্গাময়ী বৰাৰ কণ্ঠত কেইটিমান আধুনিক গীত শুনিলে। এই আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছোঁ সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। অসমৰ প্ৰথমগৰাকী নৃত্যকলাৰ শিক্ষাগুৰু, অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰথমগৰাকী নৃত্য বিভাগৰ শিক্ষয়িত্ৰী, নৃত্যগুৰু উপাধিৰে তেজপুৰৰ সৰ্বত্ৰে পৰিচিত অলকা চলিহাক ঐতিহ্য তেজপুৰ শীৰ্ষক অনুষ্ঠানে 2026 বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মান প্ৰদান কৰে। তেজপুৰ চহৰৰ মাধৱ চন্দ্ৰ পথৰ চলিহা কুটীৰৰ তেজপুৰৰ সংগীত ক্ষেত্ৰখনৰ এটা ঐতিহ্যমণ্ডিত গৃহ হিচাপে পৰিগণিত 94 বছৰীয়া প্ৰসিদ্ধ নৃত্যশিল্পীগৰাকীৰ বাসগৃহত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ঐতিহ্য তেজপুৰৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিতিত ঐতিহ্য তেজপুৰৰ ফালৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী তথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে সুদীৰ্ঘ 30 বছৰ ধৰি গীত পৰিৱেশন কৰা অঞ্জু দেৱীয়ে এটি আকৰ্ষণীয় মুকুট নৃত্যশিল্পীগৰাকীৰ শিৰত পৰিধান কৰোৱাই প্ৰবীণ নৃত্যশিল্পীগৰাকীৰ একালৰ ছাত্ৰী বিশিষ্ট সমাজকৰ্মী মীনাক্ষী ভূঞাই স্মাৰক বস্ত্ৰ পিন্ধোৱাৰ পিছত ঐতিহ্য তেজপুৰৰ সম্পাদিকা সাংস্কৃতিক কৰ্মী মীনাক্ষী ডেকাই প্ৰশস্তি পত্ৰ পাঠ কৰি ঐতিহ্য তেজপুৰৰ সভাপতি গীতালী বৰুৱাৰ লগতে উপস্থিত সকলোৰে হৈ অৰ্পণ কৰে। ঐতিহ্য তেজপুৰৰ সম্পাদিকা মীনাক্ষী ডেকাই আগধৰা অনুষ্ঠানটিত 94 বছৰীয়া প্ৰসিদ্ধ নৃত্যশিল্পীগৰাকীয়ে অঞ্জু দেৱীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে নৃত্যৰ ভংগীমাৰে সকলোকে আপ্লুত কৰি তোলে। প্ৰবীণ কণ্ঠশিল্পী কল্পনা কলিতা, বিশিষ্ট সমাজকৰ্মী মৃণালিনী বৰা, অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ

ন্যায়াধীশ অৰুণা দেৱী, নৃত্যশিল্পীগৰাকীৰ এসময়ৰ ছাত্ৰী, তেজপুৰ একাডেমীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা নিবেদিতা ভট্টাচাৰ্য, ৰূপা দেৱী, দীপিকা দত্তকে ধৰি একাংশ প্ৰাক্তন ছাত্ৰীৰ উপস্থিতিত তাহানিৰ নৃত্যকলা আৰু সংগীত ক্ষেত্ৰখনৰ কেতবোৰ স্মৃতি সদৰি কৰি নষ্টালজিক হৈ পৰে প্ৰবীণ শিল্পীগৰাকী। অনুষ্ঠানটিত ঐতিহ্য তেজপুৰৰ 2018 চনতে গঢ় লৈ উঠা অনুষ্ঠানটিয়ে তেজপুৰৰ ঐতিহ্যক প্ৰতিফলিত কৰিব পৰাকৈ কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে শিল্পকলা ক্ষেত্ৰখনত চহকী কৰা অলকা চলিহাৰ দৰে ব্যক্তিক ঐতিহ্য তেজপুৰ সন্মান প্ৰদান কৰি গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে। এসময়ৰ বংগৰ কন্যা আলোকনা সেনগুপ্ত কেনেকৈ তেজপুৰৰ নৃত্য প্ৰতিয়সী অজয় চলিহাৰ সৈতে বিয়া হৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰিছিল সেই কথা উল্লেখ কৰা হয়। প্ৰয়াত প্ৰদীপ সিংহৰ জৰিয়তে নৃত্যশিল্পী অজয় চলিহাৰ পত্নী তথা বংগ কন্যা আলোকনা সেনগুপ্ত জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ নৃত্যৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল সেই কথা সদৰি কৰা হয়। এইদৰে অনেক পুৰণি নষ্টালজিক কথাৰে এক বিশেষ পৰিৱেশৰ সৃষ্টি হয় চলিহাৰ বাসগৃহত। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত একবিংশ শতিকাৰ অসমীয়া নাটক শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়। নাট্য চৰ্চাৰ ক্ষেত্ৰত নতুন চিন্তা, পৰীক্ষা নিৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অন্তৰংগ থিয়েটাৰ আৰু মিনিমেল থিয়েটাৰৰ ওপৰত আলোকপাত কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক হিল্লুল কুমাৰ পাঠকে। তেজপুৰ সাহিত্য চৰাৰ 577 সংখ্যক বৈঠকখনি সভাপতি অক্ষয় মিশ্ৰৰ চৰাঘৰত অনুষ্ঠিত হয়। চৰাৰ উপসভাপতি মানিক বৰাৰ পৌৰাহিত্যত অনুষ্ঠিত বৈঠকখনিৰ শুভাৰম্ভণি ঘটে ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ মংগলাচৰণেৰে। ইয়াৰ পিছতে অক্ষয় মিশ্ৰৰ নাতি কণমানি অভিষ্পা মিশ্ৰই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত কবিতা আবৃত্তিৰে সকলোকে আপ্লুত কৰে। সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই শোকপ্ৰস্তাৱ পাঠ কৰে। বান বিধ্বস্ত উজনি অসমৰ প্ৰাণ হেৰুওৱা সকলো জ্ঞাত অজ্ঞাত ব্যক্তিৰ লগতে সদ্য প্ৰয়াত কামাখ্যা চক্ৰৱৰ্তী, জুৰি কলিতা, গীতা উপাধ্যায়, কৃষ্ণকান্ত যাৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে 1 মিনিট সময় চৰাৰ সদস্যসকলে মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতে বিগত সভাৰ কাৰ্যবিৱৰণী পাঠ কৰে ডক্টৰ সঞ্জয় কুমাৰ ডেকাই। চৰাৰ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি স্বৰচিত পাঠ শিতানত ডক্টৰ শিৱৰঞ্জন মহন্তই মুখাশিল্পৰ অৱলোকন শীৰ্ষক প্ৰবন্ধ পাঠ কৰে। একেদৰে ডক্টৰ ৰবীন দত্তই প্ৰবন্ধটি ঠেঙুল হাইতালৰ ব্যৱহাৰ প্ৰসংগত তথ্য সমৃদ্ধ ৰূপত উপস্থাপিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিতেন গোস্বামীয়ে বিশ্বাসে গঢ় দিয়া আমাৰ জীৱন্ত শীৰ্ষক লেখা পাঠ কৰে। কুমুদ শইকীয়াই লেখাটোৰ আঁত ধৰি অংকশাস্ত্ৰবিদ নিবাস ৰামানুজনৰ গাড়ীৰ নম্বৰ সম্পৰ্কে থকা অন্ধবিশ্বাসৰ কথা স্মৰণ কৰি সকলোকে আমোদ দিয়ে। এইদৰে বিভিন্নজনে গল্প, কবিতা, প্ৰবন্ধ পাঠ কৰি চৰাৰ অনুষ্ঠান মুখৰিত কৰি তোলে। তেজপুৰৰ শোণিতকুঁৱৰী সত্ৰীয়া একাডেমীৰ নটবৰ নৃত্য সন্ধ্যা 2026 সম্পন্ন হৈ যায়। 3 গৰাকী শিক্ষাৰ্থীক বিশাৰদ উপাধি প্ৰদান কৰা হয়। দৃষ্টিনন্দন সত্ৰীয়া নৃত্যৰে জীপাল হৈ পৰে সুমধুৰ এই অনুষ্ঠানটি। বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, বিশিষ্ট সত্ৰীয়া শিল্পী দুলাল দত্তই বিশাৰদ উপাধিধাৰী ব্যৱহৃত কৰিলে শিক্ষাৰ্থীসকলক। শিল্পীৰ সংজ্ঞাৰে সমগ্ৰ পৃথিৱীৰ ভিতৰতে বিৰল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি মন্তব্য কৰে বংকিম শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিয়ে সমৃদ্ধ কৰিছে অসমৰ চহকী সংস্কৃতি বুলিও তেওঁ মন্তব্য কৰে। তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানে সৰ্বসাধাৰণ লোকক জুৰুলা কৰিছে। প্ৰাকৃতিক হোলাৰ ওপৰত অবাধ বেদখলৰ বাবেই সৌন্দৰ্য নগৰীলৈ প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে। বহু মানুহৰ ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰাৰ ফলত জীয়াতু ভুগিছে সৰ্বসাধাৰণ লোকে। পানী নিষ্কাশনৰ গাড়ীৰে জিলা প্ৰশাসন আৰু পৌৰসভাই বিভিন্ন স্থানত অভিযান চলাইছে। ইফালে কলীয়া ভোমোৰা দলঙৰ কাষত ব্ৰহ্মপুত্ৰত প্ৰচণ্ড খহনীয়াত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। একেদৰে তেজপুৰৰ কলিবাৰী অঞ্চলতো ব্ৰহ্মপুত্ৰৰ খহনীয়াই শংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক। ইয়াৰ ফলত তেজপুৰ চহৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে। আনহাতে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে কলিবাৰী অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ বাবে কিছু ব্যৱস্থাপনা গ্ৰহণ কৰিছে যদিও স্থায়ী ব্যৱস্থাৰ বাবে আহ্বান জনাইছে সৰ্বসাধাৰণ লোকে। তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে 9 আগষ্টৰ দিনটোত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।
তেজপুৰতো শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে আয়োজন কৰা শ্বহীদ

সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ আৰু স্মাৰক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ অধ্যাপক ডক্টৰ অভিজিৎ বৰাই সাংবাদিকতাৰ প্ৰত্যাহ্বান আৰু সাম্প্ৰতিক সমাজ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি তেওঁ উল্লেখ কৰে যে যুগে যুগে সাংবাদিকসকলে প্ৰত্যাহ্বানৰ মাজেৰেই সংবাদ সেৱা কৰি আহিছে আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সাংবাদিকসকলে নিজৰ কামত অগ্ৰসৰ হ'ব লাগিব। বিভিন্ন প্ৰত্যাহ্বানৰ লগতে শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল সাংবাদিকতা আন এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে। বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাই সংবাদ সেৱা, সংবাদ পৰিৱেশনৰ শুদ্ধতা, স্বচ্ছতা সম্পৰ্কত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই প্ৰত্যাহ্বানৰ সৈতে কিদৰে মুখামুখি হ'ব পাৰি তাৰ বাবে সংবাদকৰ্মীসকল যথেষ্ট সচেতন হোৱাৰ প্ৰয়োজন বুলিও উল্লেখ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গণকণ্ঠ কাকতৰ মুখ্য সম্পাদক ডক্টৰ প্ৰাণজিৎ হাজৰিকাই কয় যে দেশত সাংবাদিক নিগ্ৰহৰ ঘটনা অতি দুৰ্ভাগ্যজনক। অসমত এতিয়ালৈকে 26 গৰাকী সাংবাদিকে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু ইয়াৰ সৈতে জড়িত লোকসকল আজিও মুকলি আকাশৰ তলত বুলি মন্তব্য কৰে। একেদৰে বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতিয়ে এই অনুষ্ঠানত উপস্থিত থাকি দেশত প্ৰত্যাহ্বান নেওচি সংবাদ সেৱা কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হ'লেহে সুস্থ সাংবাদিকতা ব্ৰতি থাকিব বুলি মন্তব্য কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই প্ৰত্যাহ্বানৰ পৰা মুক্ত নহয় অসমৰ সাংবাদিক বুলি মন্তব্য কৰি এই প্ৰত্যাহ্বানৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি তাৰ কাৰণে সংবাদকৰ্মীসকল সদায়ে সচেষ্ট হৈ থকা উচিত বুলি মন্তব্য কৰে। উল্লেখ্য যে তেজপুৰ স্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ স্থায়ী কাৰ্যালয়ত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি কমলা শইকীয়াক স্মৰণ কৰা হয়। এই অনুষ্ঠানৰ সভাপতিৰ আসন অলংকৃত কৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাই। আনহাতে অনুষ্ঠানত বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰ, প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, বিশিষ্ট লেখিকা ৰাজু বৰুৱা আদি বিভিন্নজনে অংশগ্ৰহণ কৰি শ্বহীদ সাংবাদিকগৰাকীক স্মৰণ কৰে। তেজপুৰত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সভা সম্পন্ন হয়। নৱেম্বৰত গোলাঘাটত জনজাতীয় নাট সমাৰোহ আয়োজনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভৰতমুনিৰ নাট্যশাস্ত্ৰৰ চতুৰ্থ খণ্ডটি সংস্কৃতৰ পৰা অসমীয়ালৈ প্ৰকাশ কৰা আৰু পূৰ্বে প্ৰকাশিত প্ৰথম খণ্ডটি পুনৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত। সমজিলা ভিত্তিক গঠিত হ'ব অসম নাট্য সন্মিলনৰ সমজিলা সমিতিসমূহ। তিনিচুকীয়া ডুমডুমাৰ মাইবঙত অনুষ্ঠিত হ'ব পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা। তেজপুৰ শাখাৰ দ্বাৰা নৱনিৰ্বাচিত সভাপতি বিশিষ্ট নাট্যকাৰ সাহিত্যিক জিতেন শৰ্মাক উষ্ম সম্বৰ্ধনা জনোৱা হয়। শিল্পী বঁটা লাভ কৰা তেজপুৰ শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক মনোৰঞ্জন মহন্তকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। তেজপুৰত মহান স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায় স্মাৰক বক্তৃতানুষ্ঠান দেওবাৰে সম্পন্ন হয়। অসমীয়া ক্লাবৰ উদ্যোগত ছবিলাল উপাধ্যায়লৈ বিশিষ্টজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছবিলাল উপাধ্যায়ৰ নাতিনী পদ্মশ্ৰী গীতা উপাধ্যায়কো স্মৰণ কৰা হয়। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত জাতিক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত সমন্বয়ৰ ভূমিকা শীৰ্ষক বিষয়ত বক্তৃতানুষ্ঠান সম্পন্ন হয়। এই বক্তৃতানুষ্ঠানত অঞ্জন বাস্কতাই অংশগ্ৰহণ কৰি বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। গীত, কবিতা আৰু নাটকৰ সংলাপেৰে জীপাল হৈ পৰে তেজপুৰৰ অসমীয়া ক্লাব। তেজপুৰ চহৰৰ পলফিল্ডৰ সমীপৰ বামুণ গাঁৱত কালি সন্ধিয়া 7 বজাত ৰতন ঘোষ নামৰ এজন 26 বছৰীয়া যুৱক কুৱাত পৰি যোৱাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়। পিছত SDRF বাহিনীৰ দলে গৈ যুৱকজনক উদ্ধাৰ কৰে যদিও ইতিমধ্যে যুৱকজনে কুৱাত পানীত পৰি মৃত্যুমুখত পৰিছিল। তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈকে প্ৰেৰণ কৰা হয়। শোণিতপুৰৰ মিছামাৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত এগৰাকী গৰ্ভৱতী মহিলা আৰু নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নিশা বলবম যাত্ৰালৈ যোৱাৰ বাবে পথৰ দাঁতিত ৰৈ থকা সময়তে দুয়োগৰাকীক তীব্ৰবেগী মটৰচাইকেল এখনে খুন্দা মৰাত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে মৃত্যু হোৱা মহিলাগৰাকীৰ নাম আশা।

কর্মকাৰ আৰু নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম নিকিতা কুমাৰী। মৃত দুয়োগৰাকীৰ ঘৰ মিছামাৰীৰ ৰিকামাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে। তেজপুৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শিক্ষক প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হৈ যায়। জিলাৰ চাৰিটা শিক্ষাখণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীৰ অনলাইন পঞ্জীয়নৰ ওপৰত এই কৰ্মশালাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। শোণিতপুৰ জিলাৰ শিক্ষক প্ৰশিক্ষণ কৰ্মশালাখনৰ আজি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হয়। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জিলা সমন্বয়ক নিপজ্যোতি শইকীয়া, জিলা শৈক্ষিক সমন্বয়ক ঋতুস্মিতা শইকীয়াৰ তত্বাৱধানত এই কৰ্মশালাখন সম্পন্ন হয়। সমল ব্যক্তিৰূপে উপস্থিত আছিল ডক্টৰ জুলি বৈৰাগী, পৰিস্মিতা দেৱী, গণেশ শৰ্মা, ৰাজা চৰকাৰ, ডেজি মহন্ত, ভৈৰৱী তামুলী, আব্দুল ইছলাম, মহিৰুদ্দিন আহমেদ আদি কেইবাগৰাকীও ব্যক্তি। তেজপুৰত ইউনাইটেড পাৱাৰ লিফটিং এছ'চিয়েচন অৱ আছামৰ ৰাজ্যিক সাধাৰণ সভা সম্পন্ন হয়। 12খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে এই সভাখনি অনুষ্ঠিত হয়। তেজপুৰত সফলতাৰে সম্পন্ন কৰা হয় এই সাধাৰণ সভাখন। কাৰিকৰী দিশৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই সভাত। 2026 চনৰ অসম চৰকাৰৰ বেষ্ট কোর্স অ্যাওয়ার্ড লাভ করা অনুপ কোঁয়ৰ, আন্তঃরাষ্ট্রীয় রেফারি পঙ্কজ কুমার বরাকে ধরে বহু কেইগৰাকী আন্তঃরাষ্ট্রীয় খেলুৱৈ এই সভাত উপস্থিত থাকে। রাজ্যিক সভাপতি স্পন্দন কাশ্যপর পৌরাহিত্যত অনুষ্ঠিত সাধারণ সভাখনত আন্তঃরাষ্ট্রীয় প্রশিক্ষককে ধরে জিলাখনের আর 12খন জিলার প্রতিনিধিয়ে অংশগ্রহণ করে। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 10 আগষ্ট, অসমে দিনপঞ্জী অনুসৰি শাওন মাহৰ 24 দিন।

শ্ৰোতাবৃন্দ, এতিয়া শুনক ইতিহাসত আজিৰ দিনটো সংঘটিত হোৱা কিছু ঘটনাৱলীৰ সবিশেষ। 1893 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৰুডলফ ডিজেলৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিল। আজিৰ দিনটোতে 1977 চনত আছফ হলৰ দ্বাৰা মংগল গ্ৰহৰ উপগ্ৰহ ডেমছ আৱিষ্কৃত হৈছিল। ১৯৭৯ চনৰ 10 আগষ্টত ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰ পৰা পুৱা 7:58 উৎক্ষেপণ কৰা হৈছিল। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য 22 মিটাৰ আৰু ওজন 17 টন আছিল। উল্লেখ্য যে উৎক্ষেপণৰ 5:15 পিছতেই ই ধ্বংসপ্ৰাপ্ত হয়। ইংৰাজ সৈনিক, বোম্বাইৰ আৰ্মিৰ সেনাপতি আৰু সিন্ধৰ গভৰ্ণৰ চাৰ্লছ জেমছ নেপিয়াৰৰ জন্ম হৈছিল 1782 খ্ৰীষ্টাব্দৰ 10 আগষ্টত। 1814 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ উদ্যোগপতি, বিশ্বৰ বৃহৎ খাদ্য আৰু পানীয় কোম্পানী নেছলেৰ প্ৰতিষ্ঠাতা হেনৰি নেছলেৰ। ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোতা বিখ্যাত সংগীতজ্ঞ বিষ্ণুনাৰায়ণ ভাটখাণ্ডিৰ জন্ম হৈছিল 1860 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। ইংৰাজ পদাৰ্থবিজ্ঞানী আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ জন্ম হৈছিল 1870 খ্ৰীষ্টাব্দৰ 10 আগষ্টত। তেওঁ 1908 চনত

ৰসায়ন বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। ভাৰতৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ জন্ম হৈছিল 1894 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেওঁ 1969 চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল। শ্ৰীলংকাত ভাৰত হাই কমিশ্যনাৰ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু অখিল ভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰো অধ্যক্ষ আছিল। স্বাধীনতা সংগ্ৰামৰ এগৰাকী তেওঁ মুক্তিযুঁজাৰু আছিল। 1975 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল। প্ৰকৃতিবিদ ফতেহ সিং ৰাথোৰৰ জন্ম হৈছিল 1938 চনৰ 10 আগষ্ট।

অসমৰ এগৰাকী তেওঁ মুক্তিযুঁজাৰু আছিল। 1975 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল। প্ৰকৃতিবিদ ফতেহ সিং ৰাথোৰৰ জন্ম হৈছিল 1938 চনৰ 10 আগষ্টত। 1960 চনৰ 10 আগষ্টত জন্মগ্ৰহণ কৰিছিল স্পেইনৰ অভিনেতা আৰু গায়ক এণ্টনিঅ' বেণ্ডেৰাছে।

ভাৰতীয় লোকসভাৰ সাংসদ একালৰ দস্যুৰাণী ফুলন দেৱীৰ জন্ম হৈছিল 1963 চনৰ 10 আগষ্টত। প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত লোকসভাৰ এগৰাকী তেওঁ সাংসদ আছিল, যাৰ জনপ্ৰিয় নাম আছিল দস্যুৰাণী ফুলন দেৱী। তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈও তেওঁ ন্যায় পোৱা নাছিল, যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালি লৈছিল। উত্তৰ প্ৰদেশৰ বেহমাই গাঁৱৰ কেইজনমান ঠাকুৰীয়ে ফুলনক 23 দিন ধৰি দৰ্শন কৰিছিল। 1981 চনত সেই গাঁৱৰ 22 জন ঠাকুৰক হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডৰ বাবে ফুলন দেৱীক অভিযুক্ত কৰা হৈছিল। বেছিভাগ অপৰাধ তেওঁ নিপীড়িত মহিলাসকলক, বিশেষকৈ নিম্নবৰ্গৰ মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ সংঘটিত কৰিছিল। কুৰি বছৰ নোহোৱা এগৰাকী নিম্নবৰ্গৰ প্ৰায় নিৰক্ষৰ কিশোৰীয়ে সমগ্ৰ ভাৰতত আলোড়নৰ সৃষ্টি কৰিছিল। পাছলৈ তেওঁ আত্মসমৰ্পণ কৰিছিল আৰু ভাৰতৰ ৰাজনীতিত যোগদান কৰিছিল। আমেৰিকাৰ জনপ্ৰিয় মডেল আৰু ব্যৱসায়ী কাইলি জেনাৰৰ জন্ম হৈছিল 1997 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। মৃত্যুবৰণ কৰিছিল জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ, উৰণৰ বাবে ফ্লাইং মেন হিচাপে খ্যাত অটো লিলিয়াথনৰ। ইংৰাজ পদাৰ্থবিজ্ঞানী, আণৱিক সংখ্যাৰ বাবে বিখ্যাত হেনৰী মজলিৰ মৃত্যু হৈছিল 1915 10 আগষ্টত। 1945 আজিৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক বাৰ্ট হাছিংছ গডাৰ্টে। তেখেতক পৃথিৱীৰ প্ৰথম তৰল ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণ কৰাৰ কৃতিত্ব দিয়া হয়। অসমীয়া চলচ্চিত্ৰ অনাতাৰ আৰু মঞ্চৰ অভিনেতা তছদ্দুক ইউচুফৰ মৃত্যু হৈছিল 1982 চনৰ 10 আগষ্টত। তেওঁৰ জন্ম হৈছিল 1931 চনত। তেওঁ নাট পৰিচালনা, ৰেডিঅ'ত খেলৰ চলন্ত বিৱৰণী দিয়া আদি কাৰ্যৰ সৈতেও জড়িত আছিল। তেওঁ জনাজাত আছিল তেওঁৰ বিখ্যাত বেৰিটোন কণ্ঠস্বৰৰ বাবে। অৰণ্য, পুতলাঘৰ, দূৰণিৰ ৰং আদি তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰ কৰ্ম। হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ হৰিশংকৰ পৰচাইৰ মৃত্যু হৈছিল 1995 চনৰ 10 আগষ্টত। তেওঁৰ জন্ম হৈছিল 1924 চনৰ 22 আগষ্টত। তেওঁৰ জন্ম মধ্যপ্ৰদেশৰ হোচাংবাদৰ অন্তৰ্গত জমানী নামে ঠাইত। তেওঁ হিন্দী সাহিত্যৰ প্ৰথম ৰচনাকাৰ, যিয়ে ব্যংগক এক বিশেষ আসন দিছিল আৰু তাক হাঁহি ধেমালিৰ মনোৰঞ্জনেৰে পৰম্পৰাগত পৰিধিৰে উলিয়াই সমাজৰ ব্যাপক প্ৰশ্নৰ সৈতে বান্ধিছিল। তেওঁৰ ব্যংগ ৰচনাসমূহে আমাৰ মনত হাঁহিৰ সঞ্চাৰ কৰাৰ উপৰিও আমাক সামাজিক বাস্তৱিকতাসমূহৰ সন্মুখত থিয় কৰাই দিছিল, যাৰ ফলত কোনো ব্যক্তিৰ বাবে এলাগী হৈ থকাটো প্ৰায় অসম্ভৱ হৈ পৰে। তেওঁৰ ভাষাশৈলী এনেকুৱা আছিল যে পাঠকে লেখকক নিজৰ সন্মুখতেই বহি থকা যেন অনুভৱ কৰে। জীৱবিজ্ঞানী আৰু পৰিৱেশ বিজ্ঞানী ইউগেন অডামৰ মৃত্যু হৈছিল 2002 চনৰ 10 আগষ্টত।

2010 চনৰ 2 আগষ্টত মৃত্যুবৰণ কৰিছিল প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক নতুন অসমীয়া দৈনিক কাকতৰ উপ সম্পাদক অতুল বৰদলৈৰ। 1970 চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। তেখেতে মুঠতে 8খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক আৰু তথ্যচিত্ৰ নিৰ্মাণো কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ কল্লোল নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে নতুন অসমীয়া নামৰ এখন অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। শ্ৰোতাবৃন্দ, এয়াই আছিল ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ সবিশেষ। আজিৰ দিনটো অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 8 বজাৰ পৰা দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা শুনিবলৈ পাব।

0: সত্ৰসমূহ কওকচোন।
1: ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিশুসকলে তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলৰ যিবিলাক বাস্তৱ সমস্যা, সেই সমস্যাবিলাকৰ তেওঁলোকে অধ্যয়ন কৰিব পাৰে বৈজ্ঞানিকভাৱে, আৰু অধ্যয়ন বুলি কওঁতে তাৰ জৰীপ কৰিব পাৰে, পৰ্যবেক্ষণ কৰিব পাৰে বা পৰীক্ষা নিৰীক্ষাৰ সহায়ত একেটা প্ৰকল্প প্ৰস্তুত কৰিব পাৰে সেই বাস্তৱ সমস্যাবিলাকৰ ওপৰত। আৰু ইয়াৰ ফলত তেওঁলোকৰ মাজত গৱেষণামূলক চিন্তাধাৰা বা তথ্য বিশ্লেষণৰ ক্ষমতা আৰু নতুন দিশ আৱিষ্কাৰৰ প্ৰতি আগ্ৰহ সেয়া বৃদ্ধি কৰিব পৰা হয়। ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল নিৰ্বাচিত হয় বা শিশু বিজ্ঞানী, সেইবিলাকে যেতিয়া অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় বা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত তেওঁলোকে অংশগ্ৰহণ কৰে, তেতিয়া তেওঁলোকে আমাৰ দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা বা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা শিশু বিজ্ঞানীসকলক লগ পায়। তাৰোপৰি আমাৰ যিসকল বিশিষ্ট বিজ্ঞানী, তেওঁলোকৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰাৰ এক মূল্যৱান সুযোগ লাভ কৰে, আৰু এই অভিজ্ঞতাই শিশুসকলক বিজ্ঞান মনস্ক, সৃজনীশীল আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰে।
0: হয়, আমি শুনিছোঁ যে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত কিছুমান প্ৰকল্প বা প্ৰজেক্ট বনাব লাগে শিশুসকলে। প্ৰকল্প কেনেকৈ আৰু কি বিষয়ত প্ৰস্তুত কৰিব লাগে শিশুসকলে, এই বিষয়ে অলপ বুজাই কওকচোন।
1: প্ৰকল্প মানে হৈছে কোনোবা এটা বাস্তৱ সমস্যা বৈজ্ঞানিক পদ্ধতিৰে, নিৰ্দিষ্ট বিজ্ঞানৰ যিবিলাক নিয়ম নীতি সেইখিনি মানি চলি তাৰ অধ্যয়ন কৰি তাৰ সমস্যাটো তাক সমাধান কেনেকৈ কৰিব পৰা সেইটো কথা বিচাৰ খোচাৰ কৰা। সেয়ে প্ৰকল্পৰ বিষয়ে সদায় আমাৰ চৌপাশৰ জীৱনৰ লগত জড়িত শিশু বিজ্ঞান সমাৰোহৰ মূল যিবিলাক বিষয় বা উপবিষয় থাকে সেইবিলাকৰ লগত সংগতি ৰাখি নিৰ্ধাৰণ কৰিব লাগে। শিশু বিজ্ঞান সমাৰোহত শিশুসকলে প্ৰকল্প প্ৰস্তুত কৰে। প্ৰকল্প প্ৰস্তুত কৰিবৰ কাৰণে কি কৰিব লাগে, প্ৰথমতে দুজনীয়া এটা দল তেওঁলোকে গঠন কৰিব লাগে, আৰু মই ইতিমধ্যে কৈছিলোঁ যে এইটো বহুদিনৰ পৰা চলি আহিছে। আৰু এই যি দুজনীয়া দল, আগতে কিন্তু পাঁচজনীয়া দল আছিলে, এই দুজনীয়া দলৰ তত্ত্বাৱধান কৰিবৰ কাৰণে আমি গাইড বুলি কওঁ, তেওঁলোকৰ এজন গাইড টিচাৰ থাকে। এতিয়া কথা হ'ল কি, গাইড টিচাৰ মানে তত্ত্বাৱধায়ক বুলি কওঁতে কিন্তু অকল যে টিচাৰে হ'ব লাগিব তেনেকুৱা কথা নাই, জ্যেষ্ঠ শিক্ষাৰ্থীও হ'ব পাৰে যিসকলৰ ইতিমধ্যে তেওঁলোকে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিছে, তেনেকুৱা ছাত্ৰ ছাত্ৰী হ'ব পাৰে, নাইবা অন্যান্য বেলেগ ব্যক্তিও হ'ব পাৰে। সেইখন স্কুলতে পঢ়ি থকা ব্যক্তিজনে যে গাইড টিচাৰ বা তত্ত্বাৱধায়ক হ'ব লাগিব তেনেকুৱা কথা নাই, বেলেগো হ'ব পাৰে, এজন অভিজ্ঞতা পুষ্ট ব্যক্তি তেওঁলোকৰ গাইড হ'ব পাৰে। যি যিজন সদস্য গোট খাই দলটো প্ৰস্তুত কৰিব, সেই দলটো আকৌ কি হয়, তেওঁলোকে সমবয়সী হ'ব লাগে। সমবয়সী বুলি কওঁতে সাধাৰণতে ইয়াত দুটা শাখাত বাস কৰা আছে, এটা নিম্ন শাখা সেইটো 10 বছৰৰ পৰা 14 বছৰ বয়সত, আৰু এটা হৈছে উচ্চ শাখা সেইটো 14 পৰা 17 বছৰ বয়সত। অৰ্থাৎ এতিয়া যেতিয়া এটা দল গঠন কৰে তেতিয়াহ'লে সেই দুজন ছাত্ৰ বা দুজন শিশুৰ বয়স 10ৰ পৰা 14 বছৰৰ ভিতৰত হ'ব লাগিব বা 14ৰ পৰা 17 বছৰ ভিতৰত হ'ব লাগিব। এই দুজন ছাত্ৰৰ ভিতৰত আকৌ কি হয়, এজনৰ দলপতি হিচাপে থাকে, তেওঁলোকৰ দুজনৰ মাজত এজন দলপতি হিচাপে থাকে। তাৰ পাছৰ কামটো হৈছে তেওঁলোকৰ যিটো স্থানীয় যিকোনো সমস্যা বা বিষয়টো নিৰ্বাচন কৰি ল'ব লাগে, যে মই আমাৰ অঞ্চলত বা আমাৰ গাঁৱত এইটো এটা সমস্যা, গতিকে এইটো আমি এইটো বিষয়ে আলোচনা, মানে আমি তাৰ ওপৰত এটা প্ৰকল্প বনাব লাগে বুলি তেওঁলোকে বিষয়টো নিৰ্বাচন কৰিব লাগিব। আৰু তাৰপিছত তেওঁলোকে তাৰ ওপৰত প্ৰাথমিক যিটো তথ্য সেইটো সংগ্ৰহ কৰিব লাগিব, প্ৰয়োজন অনুসৰি তেওঁলোকে কিতাপ চাব লাগিব, আলোচনী ইণ্টাৰনেট বা বিশেষজ্ঞ ব্যক্তিৰ ওপৰতো এই প্ৰকল্পটো কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব বিষয়বস্তুৰ ওপৰত জ্ঞানটো লাভ কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত যাব লাগিব, পঢ়িব লাগিব। তাৰপিছত তেওঁলোকে কি কৰিব লাগিব, এইটো বৰ দৰকাৰী কথা, তেওঁ শিশু বিজ্ঞানত যিটো প্ৰকল্প বা যিটো NCSC বুলি কয় তাৰ যিটো ৱেবছাইট, সেইটোত তেওঁলোকে অনলাইন কি কৰিব লাগিব, তত্ত্বাৱধায়কজনৰ জৰিয়তে, গাইড টিচাৰজনৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তেওঁলোকে প্ৰকল্পটোৰ কাম আৰম্ভ কৰিব পাৰে। এতিয়া প্ৰকল্পটো তিনিটা ধৰণে কৰিব পাৰে, প্ৰকল্প তিনি ধৰণৰ হ'ব পাৰে। এটা আছে জৰীপ ভিত্তিক প্ৰকল্প, তাৰ ছাৰ্ভে বুলি কওঁ আমি ইংৰাজীত, ছাৰ্ভে কৰি পেলাই তেওঁলোকে এটা প্ৰকল্প হ'ব পাৰে, বা পৰীক্ষা নিৰীক্ষা ভিত্তিক প্ৰকল্প হ'বলৈ এক্সপেৰিমেণ্টেল হ'ব পাৰে, বা দুইটাৰে সামঞ্জস্য হ'ব পাৰে। হয়তো প্ৰথমতে ছাৰ্ভে কৰিছে, তাৰপাছত তেওঁলোকে এক্সপেৰিমেণ্ট কৰিছে, তেওঁলোকে প্ৰথমতে সংযোগ কৰি পেলাই এটা প্ৰকল্প প্ৰস্তুত কৰিব পাৰে। গতিকে সেইটো নিৰ্ভৰ কৰে প্ৰকল্পৰ বিষয়বস্তুটো কেনেকুৱা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰ পাছৰ পৰ্যায়ৰ কামটো হৈছে পঞ্জীয়ন কৰাৰ পিছত, তেওঁলোকে যেতিয়া পঞ্জীয়ন কৰিব, বিষয়বস্তু ছিলেকশ্যন কৰিলে, তাৰপাছতে তেওঁলোকে লগ বুক এখন মেইনটেইন কৰিব লাগিব, আৰু সেইখনত তেওঁলোকে নিয়মীয়াকৈ কথাবিলাক লিপিবদ্ধ কৰিব যাব লাগিব, আৰু সকলো তত্ত্বাৱধায়ক যেনেকৈ পৰামৰ্শ দিয়ে তেনেকৈ প্ৰকল্পটো আগবঢ়াই লৈ যাব লাগিব। সাধাৰণতে শিশু বিজ্ঞান সমাৰোহত 30 দিন বা 90 দিন, সাধাৰণতে 3 মাহ মেক্সিমাম এটা প্ৰজেক্ট তেওঁলোকে কমপ্লিট কৰোঁতে 3 মাহৰ ভিতৰত কৰিব লাগে, কিন্তু 30 দিনত বা 15 দিনতো যদি কমপ্লিট কৰিব পৰা প্ৰজেক্টে তেওঁলোকে কৰিব পাৰে। গতিকে এতিয়া কথাটো

0: গুরুত্বপূর্ণ কথাটো হল প্রকল্পটো শিশুসকলের নিজা চিন্তাধারা হব লাগে, তেওঁলোকক প্রকল্পটো কেনেকে করব লাগে সেইটো তেওঁলোকক বুঝাই দিব লাগে। কিন্তু তেওঁলোকক এনেকুৱা নহয় যে বেলেগে কোনোবা এটা বিষয় দিছে সেইটোর উপর প্রকল্প করব লাগে, গতিকে সেইটো তেওঁলোকৰ নিজা চিন্তা হব লাগে, নিজা পর্যবেক্ষণ হব লাগে আর নিজা অধ্যয়নের ফল হব লাগে। এইটো এনেকুৱা নহয় যে এজন টিচার বা এজন বেলেগ কোনোবা এজন তেওঁলোকক কলে তোমালোকে এইটো কৰা, কারণ তেওঁলোকেও চিন্তা করবলে শিকার এইটো এটা সুবিধা।
1: আপুনি লগ বুকৰ বিষয়ে কলে আৰু লগতে প্ৰকল্প কেনেকৈ লিখিব লাগে আৰু বিচাৰকৰ আগত কেনেকৈ উপস্থাপন কৰিব লাগে এই বিষয়েও আমাৰ শ্ৰোতাসকলৰ লগে লগে যিসকল ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক অলপ জনাই দিয়কচোন।
0: লগ বুকখন অন্য একো নহয়, এইটো মানে আমি প্রকল্পৰ দিনলিপি বুলি কওঁ। বিষয়বস্তু নির্বাচন কৰাৰ পৰা আৰম্ভ কৰি তথ্য সংগ্ৰহ, বিশ্লেষণ, ফলাফল বা কাৰ্যব্যৱস্থা গ্ৰহণ কৰা লিখে সকলো কথা ইয়াত দৈনিক লিপিবদ্ধ কৰিব লাগিব। প্রকল্পটো বোলে আমি আজি আমাৰ গায়ত্ৰী ছাৰৰ লগত আলোচনা কৰিলোঁ, কোনোবা এজন বিশেষজ্ঞৰ লগত আলোচনা কৰিলোঁ, কিতাপ এখন পঢ়িলোঁ, পঢ়ি পেলাই আমি এনেকুৱা এটা ছাবজেক্ট পালোঁ, আমি এনেকৈ এইটোৰ ওপৰত আলোচনা কৰিম, গতিকে তাৰপৰা আমি প্ৰকল্পটো যেতিয়া আৰম্ভ কৰিম তাৰপিছত আমি তথ্য সংগ্ৰহ কৰিবলৈ যাব লাগিব, এনেকৈ পৰ্যায়ক্ৰমে প্ৰত্যেকটো কথাই মানে তাত লিপিবদ্ধ কৰি ৰাখিব লাগে। সেইকাৰণে এইটো আচলতে ক'ব পাৰি প্ৰকল্পৰ দিনলিপি বুলি ক'ব পাৰি। এতিয়া লগ বুকটো সেইটো কথা ঠিক বুজি পাইছে নিশ্চয়। এতিয়া প্ৰকল্পটো কেনেকৈ প্ৰতিবেদনখন বনাব লাগিব, এতিয়া কথাটো হ'ল কি প্ৰকল্পটোতো এনেই কৰিলে নহ'ব ন, তাক প্ৰতিবেদন হিচাপে বনাব লাগিব, তাৰ উপৰি এইটো উপস্থাপন কৰিব। এতিয়া প্ৰকল্পটোৰ প্ৰতিবেদন বনাবলৈ সাধাৰণতে কিছুমান নিয়ম আছে। নিয়মটো এটা হৈছে যে A4 চাইজৰ কাগজত প্ৰকল্পটো লিখিব লাগিব, তাকো এইটো হাতে লিখিব লাগিব, টাইপ মানে বা কোনো টাইপৰাইটাৰত লিখি বা কম্পিউটাৰত লিখি পেলাই প্ৰিণ্ট উলিয়াই দিলে নহ'ব, এইটো নিজ হাতেৰে লিখিব লাগিব। আৰু ইয়াত কেইটামান ভাগ আছে, তাৰমানে প্ৰকল্পটো লিখোঁতে ছিষ্টেমেটিকেলি লিখিব লাগিব। প্ৰথমতে পাতনি লিখিব লাগিব, পাতনি বুলি কওঁতে আমি সাধাৰণতে যিটো ইন্ট্ৰডাকশ্যন বুলি কওঁ, পাতনি উদ্দেশ্য কি, লক্ষ্যটো কি, আমাৰ প্ৰকল্পটোৰ লক্ষ্য কি, তাৰপিছত আমি কেনেকৈ কাম কৰিছোঁ, কি কি আমি কাৰ্যপদ্ধতি আমি অৱলম্বন কৰিছোঁ, সেইখিনি কথা বিষয়ে লিখিব লাগিব, মানে কাৰ্যপদ্ধতিৰ বৰ্ণনা থাকিব লাগিব। তাৰপিছত আমি তথ্য সংগ্ৰহ কৰিব লাগিব, সেই কেনেকৈ আমি তথ্য সংগ্ৰহ কৰিছোঁ, তথ্যখিনি আমি কেনেকৈ লিপিবদ্ধ কৰিছোঁ, আমি তথ্যখিনি আকৌ আমি এতিয়া তথ্যখিনি বা আমি যিখিনি তথ্য বা ডাটা বুলি কয় ডাটা আমি কালেকশ্যন কৰি সংগ্ৰহ কৰি আমি তাক কেনেকৈ উপস্থাপন কৰিম, আমি হয়তো তাৰ আমি গ্ৰাফ বনাব পাৰোঁ, আমি পাই ডায়াগ্ৰাম বনাব পাৰোঁ, এনেকুৱা ধৰণৰ চাইণ্টিফিকেলি আমি তাক আমি প্ৰকল্পত স্থান দিব লাগিব। তাৰপিছত বস্তুটো বিশ্লেষণ কৰিব লাগিব, আমি তাৰ পৰা আমি কি পালোঁ, আমি ডাটা এনালাইচিছ বা আমি তথ্যবিলাক আমি বিশ্লেষণ কৰি তাৰপিছত আমি কিবা আমি নিশ্চয় পাম, সেই ফলাফলখিনি আমি লিখিব লাগিব। ফলাফলখিনি লিখাৰ পিছত আমি এটা সিদ্ধান্তলৈ আহিব লাগিব, তাৰমানে আমাৰ এটা কনক্লুজনলৈ আহিব লাগিব, আৰু সেইখিনি হৈছে আমাৰ প্ৰকল্পটো লিখিবলগীয়া। তাৰপিছত আৰু এটা কথা এটা আছে, সেইটো কাৰ্যব্যৱস্থা গ্ৰহণ। কাৰ্যব্যৱস্থা গ্ৰহণটো কিন্তু প্ৰকল্পৰ লেখাৰ পাছৰ কথা, কিন্তু আমি সেইটো আমি প্ৰকল্পটো স্থান দিব পাৰোঁ। প্ৰকল্প কৰাৰ পাছত আমি কি কৰোঁ, আমি যে গম পাই গ'লোঁ, মই এটা সৰু এটা উদাহৰণ দিছোঁ, ধৰি লওক আমি দেখিলোঁ যে আমাৰ গোহালিত গৰু জাক দিয়ে, জাক দিওঁতে আমাৰ মহবিলাক দূৰলৈ গুচি যায়, কিন্তু আমাৰ মনলৈ কেনেবাকৈ ভাৱ এটা আহিছে নেকি, ধৰি লওক আমি কিছুমান গছৰ পাত যদি আমি লগত দি দিওঁ, বেলেগ বেলেগ ধৰণৰ জাপ দি গছৰ পাত আমি যদি তাত যদি জাকটোত দি দিওঁ, এটা কথা চাব পাৰোঁ, প্ৰত্যেকটো মানে গছৰ পাত ধৰি লওক বিহিলঙনি পাত বা তেনেকৈ ধৰি লওক নিম পাত আমি দি চালোঁ, কোনোবা এটা গছৰ পাতে প্ৰত্যেকে মৌ খেদি যে সমান দূৰত্বলৈকে খেদিছেনে, কিমান সময়লৈকে খেদিছে, সেই কথাটো আমি গম পাই গ'লোঁ যে কোনোবা এটা বিশেষ গছৰ পাত আছে যি মৌটো খুব বেছি সময়ৰ কাৰণে আঁতৰাই ৰাখিব পাৰে গোহালি এটাৰ পৰা। সেইটো যদি আমি পালোঁ, বিশ্লেষণ কৰি তথ্য বিশ্লেষণ কৰি আমি পালোঁ যে এইটো এটা দেখোন আল্টিমেটলি আমি কনক্লুজনলৈ আহি গ'লোঁ, গছ এই নিম বা কিবা এটা গছৰ পাতে মৌটো বহুত দেৰি সময়লৈকে খেদিব পাৰে। সেই যেতিয়া আমি কৰিলোঁ তাৰপিছত আমি সেই কথাটোকে আমি মিটিংখন পাৰিলে আমি ৰাইজক ক'ব পাৰোঁ, আমি কিবা এটা আৰ্টিকল লিখিব পাৰোঁ, সেইটো হ'ল কাৰ্যব্যৱস্থা গ্ৰহণ। গতিকে আৰু এটা কথা আছে, যদি আমি যিহেতু এটা প্ৰকল্পটো লিখোঁতে যিবিলাক গ্ৰন্থ আলোচনী সহায় লৈছিলোঁ লিখোঁতে মেলোঁতে বা আমি যদি আজিকালি ইণ্টাৰনেটো সহায় ল'ব পাৰি, সেইখিনি কোনটো আমি তলত কিন্তু সেইখিনি আমি উল্লেখ কৰিব লাগে, সেইখিনি আমি উল্লেখ কৰাৰ মানে গং উৎসৱলী বুলি ক'ব পাৰোঁ, উৎস গ্ৰন্থাৱলী বা কোনটো গ্ৰন্থৰ পৰা লৈছে সেইখিনি আমি কৰিব লাগিব, সেইটো এটা কথা। আৰু এটা মই এটা লগ বুকৰ কথা ক'লোঁ, প্ৰকল্পটো কেনেকৈ মানে সেইটো কথা ক'লোঁ, এতিয়া প্ৰকল্পটো উপস্থাপনৰ এটা কথা, উপস্থাপন মানে আমাৰ জিলাভিত্তিক কি হয়, প্ৰত্যেকখন জিলাতে প্ৰথমতে মানে অনুষ্ঠানটো হয় ৰাজ্যিক জিলাভিত্তিক শিশু বিজ্ঞান সমাৰোহ, আৰু সেই সমাৰোহ জিলাখনৰ পৰা যিমান আহি পাৰে 100, 200, 500, 1000 এনেকৈ যদি প্ৰকল্প আহে সেইখিনি প্ৰথমতে সেই প্ৰকল্পলৈ যিখিনি প্ৰকল্প লৈ আহিব তেওঁলোকে কি কৰিব লাগিব, বিচাৰকৰ সন্মুখত সেইখিনি উপস্থাপন কৰিব লাগিব, আৰু উপস্থাপন কৰোঁতে কিন্তু তেওঁলোকে কি এটা এটা নিয়ম

0: মতে আছে। নিয়মটো হৈছে কি, তেওঁলোকে পষ্টাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু তেনেকুৱা পষ্টাৰ কিন্তু সৰ্বাধিক তেওঁলোকে চাৰিখনে পাৰিব, তাতকৈ নোৱাৰিব। তাৰোপৰি প্ৰস্তাৱত কি থাকিব লাগিব, প্ৰকল্পটোৰ মূল লক্ষ্য থাকিব, কাৰ্যপদ্ধতি, ফলাফল, সিদ্ধান্তসমূহ প্ৰস্তাৱত একদম ধুনীয়াকৈ দেখাব লাগিব, তাত লিখিব লাগিব। তেওঁলোকে আমাৰ তথ্য আমি পাইছিলোঁ, সেই তথ্যখিনি আমি তাত আমি বিভিন্ন ধৰণে টেবুল হিচাপে বা আমি গ্ৰাফ হিচাপে তথ্যলেখ হিচাপে আমি তাত আঁকি দেখুৱাব লাগিব আৰু সেইখিনি প্ৰকল্পটো আমি শেষত গৈ পেলাই আমি বিচাৰকৰ সন্মুখত উপস্থাপন কৰিব লাগিব। আৰু উপস্থাপনৰ কাৰণে সাধাৰণতে 8 মিনিট সময় দিয়া হয় আৰু 2 মিনিট সময় এই আলোচনা কৰিবৰ কাৰণে, হয়তো কিবা প্ৰশ্ন এটা সুধিব পাৰে বিচাৰকে। তাৰপৰা 10% প্ৰজেক্ট, আপোনাৰ যদি 100টা আহিছে 10টা প্ৰজেক্ট ৰাজ্যিক ভিত্তিলে ছিলেকশ্যন পায়, তাৰপৰা বাছি বাছি উলিওৱা। গতিকে এতিয়া এখন জিলাৰ পৰা কিমান ৰাজ্যিক পৰ্যায়লৈ যাব সেইটো নিৰ্ভৰ কৰিব আমাৰ কিমান সংখ্যক দলে অংশগ্ৰহণ কৰিছে।
1: এইবাৰ ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহৰ মূল বিষয়নো কি, লগতে ইয়াৰ তাৎপৰ্য আৰু উপ বিষয়সমূহ আমাৰ শ্ৰোতাসকলক অলপ বিশদভাৱে বুজাই ক'ব নেকি?
0: এতিয়া কিন্তু প্ৰকল্প, মই ইতিমধ্যে কৈছোঁ, প্ৰকল্পৰ বিষয়বস্তুটো সাধাৰণতে কি হয়, স্থানীয় হয়। স্থানীয় কিবা সমস্যা যদি আছে সেইটো সমস্যাটোৰ ওপৰত প্ৰকল্পটো বনোৱা হয়। কিন্তু হ'লেও প্ৰত্যেক বছৰে এটা মূল বিষয় থাকে, মূল বিষয় আমাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ এটা মূল বিষয় থাকে আৰু সেই মূল বিষয়টোৰ পাছত কিছুমান উপ বিষয়। এতিয়া আমি যিটো প্ৰকল্প কৰিম সেই প্ৰকল্পটো কিন্তু সেই বিষয়ৰ ভিতৰৰ হ'ব লাগে, যিখিনি বিষয়ত লিপিবদ্ধ থাকে সেইখিনিয়ে। এতিয়া এই বছৰটোৰ কথা কৈছোঁ, এই বছৰৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় হৈছে ইংৰাজীত ছায়েন্স এণ্ড ইনোভেশ্যন ফৰ ছাষ্টেইনেবিলিটি, অৰ্থাৎ বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ উদ্ভাৱন, এইটো হৈছে বিষয়। কিন্তু এই বিষয়টো মূল বিষয়, এইটো বিষয়ৰ ওপৰত আকৌ 5টা উপ বিষয়, মানে এই 5টা উপ বিষয়ৰ ওপৰত শিশুসকলে প্ৰকল্প কৰিব পাৰে আৰু সেই উপ বিষয়কেইটাৰ ভিতৰুৱা তেওঁলোকৰ স্থানীয় যিটো সমস্যা হ'ব পাৰে সমস্যাটোৰ বিষয়ে তেওঁলোকে প্ৰকল্প এটা আমি বনাওঁ, মানে আমি আমাৰ সমস্যা এটা সমাধান কৰিবৰ কাৰণে বনাওঁ। গতিকে সেই সমস্যা বুলি কওঁতে আকৌ আমি বহুত বেলেগ ধৰণে নিগেটিভ বুলি ভাবিব নালাগে। সমস্যা বুলি কওঁতে মই অলপতে উদাহৰণ দিলোঁ, ধৰি লওক আমাৰ মহটো গৰু খায় বহুত, সেইটো এটা সমস্যা। আমাৰ দালি যদি আমি থৈ দিওঁ আমাৰ এনেকুৱা গৰমৰ দিনত কি হয়, সেইখিনি অলপ দিনৰ পাছতে পোকে খাই
1: নষ্ট কৰে,
0: গতিকে সেইবিলাক সমস্যা, তেনেকুৱা বিভিন্ন সমস্যা আছে। গতিকে এই সমস্যাবিলাক আমি এনেকুৱা হ'ব লাগিব, এই বিষয়কেইটাৰ মানে ভিতৰৰ হ'ব লাগিব। এতিয়া আমাৰ এইবাৰ যিটো প্ৰথম উপ বিষয়টো হৈছে আৱৰ্জনাৰ ব্যৱস্থাপনা। সাধাৰণতে আমি আগতে আমি 3 R's সুধিছিলোঁ, 3 R মানে আমি যিবিলাক আৱৰ্জনাৰ যিটো মানে ব্যৱস্থাপনা, ৱেষ্ট মেনেজমেণ্ট বুলি আমি যিটো কওঁ, সেই মেনেজমেণ্টত আমি যি 3 R কথা শুনিছোঁ, ইয়াত কিন্তু 5 R কথা কৈছে। 5 R বুলি কওঁতে এটা হৈছে ৰিডিউচ, মানে আৱৰ্জনা হ্ৰাস, এইটো আগতেও আছিল, আৰু এটা আছে পুনৰ ব্যৱহাৰ, ৰিচাইকল, পুনৰ চক্ৰায়ন, আমি ৰিচাইক্লিং বুলি ক'ব পাৰোঁ, পুনৰ ব্যৱহাৰ, তাৰপিছত আকৌ উদ্ধাৰ বা নতুন ধৰণে ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া। গতিকে এই 5 R টোক লক্ষ্য ৰাখি আমি প্ৰকল্প আমি নিৰ্বাচন কৰিব পাৰোঁ, তাৰমানে প্ৰত্যেকটো ষ্টেপতে কৰিব পাৰোঁ। ধৰি লওক আপুনি ৰিডিউচ কেনেকৈ কৰিব সেইটো কৰিব এটা প্ৰকল্প হ'ব পাৰে, তাৰপৰা ৰিডিউচ নকৰিলেও যে আমি হয়তো ৰিচাইক্লিং কেনেকৈ কৰোঁ। এতিয়া দ্বিতীয় উপ বিষয়টো হৈছে শক্তি, এনাৰ্জি। এতিয়া শক্তিৰ সঠিক ব্যৱহাৰ, শক্তিৰ নতুন উৎস অনুসন্ধান, পৰীক্ষা নিৰীক্ষা, উন্নত প্ৰযুক্তিৰ বিকাশ, এই উপ বিষয়ৰ অন্তৰ্গত শক্তিৰ সঠিক ব্যৱহাৰ। আৰু তৃতীয়টো হৈছে পানী, পানী হৈছে বৰষুণৰ পানী সংৰক্ষণ, পানীৰ সঠিক ব্যৱহাৰ, পুনৰ ব্যৱহাৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া, এইবিলাক হৈছে তৃতীয় বিষয়। চতুৰ্থ বিষয় হৈছে খাদ্য, কৃষি আৰু স্বাস্থ্য। ইয়াত খাদ্যৰ সুৰক্ষা, বহনক্ষম কৃষি, পুষ্টি আৰু জনস্বাস্থ্যৰ দৰে বিষয়বিলাক অন্তৰ্ভুক্তি কৰা হৈছে। আৰু পঞ্চমটো হৈছে স্থায়িত্বৰ বাবে ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰয়োগ, এইটো খুব ডাঙৰ বিষয় হৈ পৰিছে। আমাৰ যিটো ট্ৰেডিশ্যনেল নলেজ, সেই ট্ৰেডিশ্যনেল নলেজখিনি, আমাৰ যিখিনি পৰম্পৰাগত জ্ঞান আছে, যিবিলাক আমাৰ বিজ্ঞান আছে, আমি সেইখিনি আমি কি কৰিব লাগে, উদ্ধাৰ কৰিব লাগে, সেইখিনিক আমি আমাৰ যিটো আমাৰ বহনক্ষম উন্নয়নত আমি কি কৰিব পাৰোঁ, আমি সহজে লগাব পাৰোঁ। ইয়াতে থলুৱা জ্ঞান, পৰম্পৰাগত কৃষি পদ্ধতি, প্ৰাকৃতিক সম্পদ সংৰক্ষণ, পৰিৱেশ বান্ধৱ জীৱনশৈলী, তাৰমানে আমাৰ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি আমাৰ যিটো লাইফষ্টাইল, এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গতিকে এইবিলাক এই উপ বিষয়বিলাকৰ পৰা বহুত সুন্দৰ সুন্দৰ সৰু সৰু প্ৰকল্প হয়। এইখিনি মই এটা উল্লেখ কৰিব বিচাৰোঁ, প্ৰকল্প বুলি কওঁতে আমি বহুত ডাঙৰ বিষয় এটা বাছি নলওঁ, সামান্য ক্ষুদ্ৰ বিষয় এটা বাছি লোৱা যায়। গতিকে সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বিশেষ মনোযোগ দিয়া উচিত।
1: হয়, শেষত আপোনাক সুধিবলৈ লৈছোঁ, আপুনি গ্ৰাম্য অঞ্চলৰ, আমাৰ যিখিনি গাঁৱত থকা ল'ৰা ছোৱালী, গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বাৰু?
0: মই সকলো শিশু বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ। তোমালোকৰ চৌপাশত বহুতো বাস্তৱ সমস্যা

0: আৰু বহুত মূল্যৱান থলুৱা জ্ঞান আছে এই যিবোৰে এক উৎকৃষ্ট বিজ্ঞান প্ৰকল্পৰ ৰূপ ল'ব পাৰে। গতিকে কৌতূহলী মনটো দৰকাৰ আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ এই সমস্যাবোৰ আমি অধ্যয়ন কৰিব পাৰোঁ, আমি এটা প্ৰকল্প কৰিব পাৰোঁ। হয়তো তোমালোকৰ উদ্ভাৱনী চিন্তাই সমাজৰ উপকাৰ সাধন কৰি ৰাষ্ট্ৰীয় পৰ্যায়তো সাফল্য কৰি আনিব পাৰে। সেয়েহে মই ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ শিক্ষকসকলক মই মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে প্ৰত্যেকেই আহি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰক। আপোনালোকে নিশ্চয় উপকৃত হ'ব, আপোনালোকে নিশ্চয় আনন্দিত হ'ব, আমাৰ ছাত্ৰ ল'ৰা ছোৱালীসকলে উপভোগ কৰিব।
1: এইবাৰৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আপোনালোকে কেতিয়া অনুষ্ঠিত, যিটো জিলা ভিত্তিক হয় কেতিয়া অনুষ্ঠিত কৰিম বুলি?
0: ছেপ্টেম্বৰ অক্টোবৰ নিয়মমতে আমি কৰিব লাগে। প্ৰথমতে আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত হ'ব। ডিষ্ট্ৰিক্ট পৰ্যায়ৰ 10% প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা 10% যিমান প্ৰজেক্ট অংশ কৰে তাৰ পৰা ছিলেকশ্যন হৈ পেলাই তেওঁলোকক 10% ৰাজ্যিক পৰ্যায়লৈ পঠোৱা হয় আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা 26টা ৰাষ্ট্ৰীয় পৰ্যায়লৈ পঠোৱা হয়। সাধাৰণতে ৰাষ্ট্ৰীয় পৰ্যায়ত ডিচেম্বৰ মাহমানত হয়।
1: হয়, ধন্যবাদ ডক্টৰ নেওগ। আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহনো কি এই বিষয়ে আপোনাৰ পৰা বহুত কথা গম পালোঁ। আপুনি আমাৰ এই অনুষ্ঠানত নিজৰ সময় দি উপস্থিত থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: বিজ্ঞান চৰা অনুষ্ঠানটি শুনিলে। আজিৰ বিজ্ঞান চৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ এই শীৰ্ষক কিছু কথা পতা হ'ল। আমাৰ এই অনুষ্ঠানত আমাৰ লগত উপস্থিত আছিল বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি মৌচুম বিভাগৰ মুৰব্বী অধ্যাপক তথা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ লগত প্ৰথমৰ পৰা জড়িত থকা ডক্টৰ প্ৰশান্ত নেওগ ডাঙৰীয়া। অনুষ্ঠানটি যুগুতাই আঁত ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

দুটি গীত শুনিলে দিলীপ দাসৰ কণ্ঠত। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

ইমানপুৰে শ্ৰোতাসকলে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ কেইটিমান আধুনিক গীত শুনিলে। এই আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা হোৱাটছএপৰ জৰিয়তে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। আজি মূৰ্ছনা অনুষ্ঠানটিৰ প্ৰথম বাৰ্তাটি পঢ়িবলৈ লৈছোঁ প্ৰতি তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ মূৰ্ছনালৈ বুলি মৰম জনাই আমাক আজি এই মৰম তোমাৰ বাবে বোলছবিখনৰ যিকোনো এটি গীত শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ইতি তোমাক পাহৰিব নোৱাৰা তোমাৰ এই মৰমৰ বিলিফাং স্বৰ্গীয়াৰী ৰমেন পাঠক, তুলসী দেৱী, বাপুকণ মিলি আৰু কণপাই ৰাভা, এওঁলোকে এই বাৰ্তাটি প্ৰেৰণ কৰিছে তেজপুৰৰ জামুগুৰিহাটৰ ইটাখোলাৰ পৰা। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ বাৰ্তাটি প্ৰেৰণ কৰাৰ বাবে। তেনেহ'লে শুনকচোন আপোনালোকৰ এই গীতটি আৰু মূৰ্ছনা অনুষ্ঠানৰ আজিৰ প্ৰথম গীতটি।

মূৰ্ছনা অনুষ্ঠানটিৰ দ্বিতীয়টো বাৰ্তা পঢ়িব লৈছোঁ। এই বাৰ্তাটি আমালৈ প্ৰেৰণ কৰিছে গোলাঘাট বেটিয়নী বাগিচাৰ পৰা ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰই। তেওঁলোকে লিখিছে, প্ৰতি মূৰ্ছনা আকাশবাণী তেজপুৰ নমস্কাৰ গ্ৰহণ কৰিব। প্ৰলয়ংকাৰী বানত বিধ্বস্ত বৰ্ণাঢ্যসকলৰ অন্তহীন দুখ দুৰ্গতিবোৰ অতি শীঘ্ৰে নাইকিয়া হওক, তাৰেই কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় পৰিচালক, মূৰ্ছনাৰ জৰিয়তে আমাক জুবিন গাৰ্গৰ কণ্ঠৰ এটি দেহ বিচাৰ গীত বজাই শুনাবলৈ অনুৰোধ জনালোঁ। গীতটি শুনিব বিচৰা তেওঁলোকৰ সতীৰ্থসকল হ'ল ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, শৰৎ দুৱৰা, নীলোৎপল দুৱৰা, বৰষা পানিকা আৰু অঞ্জলি বসুমতাৰী। আমি ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰক ধন্যবাদ জনাইছোঁ বাৰ্তাটি প্ৰেৰণ কৰাৰ কাৰণে, আৰু আমিও আশা ৰাখিছোঁ অতি শীঘ্ৰেই যাতে বৰ্ণাঢ্যসকলৰ দুখ দুৰ্গতিৰ অন্ত হওক আৰু এনেধৰণৰ প্ৰলয় অসমলৈ যাতে দ্বিতীয়বাৰ নাহে, তাৰেই কামনা কৰিছোঁ। আৰু আপুনি অনুৰোধ কৰা মতেই জুবিন গাৰ্গৰ কণ্ঠৰ এটি দেহ বিচাৰ গীত এইবাৰ মূৰ্ছনাত আগবঢ়াইছোঁ।

শ্ৰোতাসকলে মূৰ্ছনা অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰৰ বাৰ্তাটি আমালৈ প্ৰেৰণ কৰিছে গোলাঘাট মিছামৰা তেলীয়া সোণাৰী গাঁৱৰ অজিত কুমাৰ শৰ্মাই। তেওঁ লিখিছে, প্ৰতি মূৰ্ছনা নমস্কাৰ,

আশা কৰোঁ শ্ৰোতাসকলৰ লগতে তুমিও নিশ্চয় কুশলে আছা। আজি মোক তুমি ভাল পোৱা যিকোনো এটি গীত শুনাবৰ বাবে বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ অজিত কুমাৰ শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ আমাৰ পচন্দমতে এটি গীত শুনাবলৈ কৈছে। সেয়েহে অনিৰুদ্ধ পালৰ কণ্ঠৰ বকুল ফুলৰ দৰে গীতটি অজিত কুমাৰ শৰ্মালৈ বুলি আগবঢ়াই দিছোঁ।

তোমাৰ অনুষ্ঠান শুনি খুব ভাল লাগে। অনুগ্ৰহ কৰি আমাক চমৎকাৰ বোলছবিৰ এটি গীত শুনাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি পংকজ, ইলা, সত্য আৰু মুকুতাক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰে আমি পৰৱৰ্তী সময়তো আপোনালোকৰ পৰা বাৰ্তা আশা কৰিলোঁ। আহকচোন তেন্তে আপোনালোকে অনুৰোধ কৰা গীতটি শুনো।

মূৰ্ছনা অনুষ্ঠানটিৰ এইবাৰৰ বাৰ্তাটি প্ৰেৰণ কৰিছে বিহগুৰিৰ পংকজ, ইলা, সত্য আৰু মুকুতাই। এওঁলোকে লিখিছে, প্ৰতি মূৰ্ছনা, আমি তোমাৰ নিয়মীয়া শ্ৰোতা।

0: ये है प्यार।
1: মূৰ্চনা অনুষ্ঠানটিৰ শেষৰ বাৰ্তাটো পঢ়িবলৈ লৈছোঁ। এই বাৰ্তাটি আমালৈ প্ৰেৰণ কৰিছে তেজপুৰ আদালতৰ কৰ্মচাৰী বৰ্ণালী বৰুৱা, সোণালী শইকীয়া আৰু চন্দ্ৰামিতা চৌধুৰীয়ে। তেওঁলোকে লিখিছে, মূৰ্চনালৈ বহুদিনৰ পিছত বাৰ্তা প্ৰেৰণ কৰিলোঁ। বিভিন্ন ব্যস্ততাৰ বাবে বাৰ্তা প্ৰেৰণ কৰা হোৱা নাই, কিন্তু নিয়মীয়াকৈ আমি মূৰ্চনা অনুষ্ঠানটি শুনি থাকোঁ। আজিৰ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনাই দিবৰ বাবে অনুৰোধ জনালোঁ। আমি আপোনালোক তিনিওগৰাকীকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান শুনি থকাৰ বাবে, ভাল লাগিছে। পৰৱৰ্তী সময়তো এনেধৰণৰেই আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিলোঁ। আহকচোন শুনো তেন্তে জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

তেওঁলোকৰ কণ্ঠৰেদি গীত শুনাই দিবৰ বাবে অনুৰোধ জনালোঁ। আমি আপোনালোক তিনিওগৰাকীকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান শুনি থকাৰ বাবে, ভাল লাগিছে। পৰৱৰ্তী সময়তো এনেধৰণৰে আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিলোঁ। আহকচোন শুনো তেন্তে জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

মূৰ্ছনা উৎসান্তি আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 10 বজাৰ পৰা দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদৰ প্ৰশ্নোত্তৰ শিতান্তি শুনিবলৈ পাব।

ইমান পৰে শ্ৰোতাসকলে দুটি হিন্দী বোলছবিৰ গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। নিশা 10:30 যোৱাৰ লগে লগেই আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz-ত। আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব কাইলৈ বিয়লি 5:25। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত। পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণ সহায়িকা হিমানী দাসৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষক মই প্ৰাঞ্জল শইকীয়াই আজিৰ অধিৱেশন ইমানতে সামৰিছোঁ। শুভৰাত্ৰি। জয় হিন্দ।